আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 27 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: Punjab Kings will face Delhi Capitals at Himachal Pradesh Cricket Association Stadium in Dharamshala at 7:30 p.m. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জন আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জন লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে মুকুতামালা
2: মনৰ অশান্তি দূৰ কৰাৰ উপায় সম্পৰ্কে সূৰ্যকুমাৰ ভূঞাই এনেদৰে কৈছিল চিঠিখন সময়মতে ডাকঘৰত নিদিয়া আশা কৰা মতে সময়ত চিঠিৰ উত্তৰ নোপোৱা সময়মতে ঘৰলৈ ল'ৰা ছোৱালী উভতি নহা গুৰুত্বপূৰ্ণ নথি পত্ৰত ভুল কৰা হঠাৎ ভাগ্য বিপৰ্যয় নানা ধৰণৰ ভয় আৰু বাঞ্ছিত বস্তু লাভ নকৰা এনেবোৰ কথাই আপোনাৰ মনৰ শান্তি হৰণ কৰিব পাৰে যাৰ মন অধিক সংবেদনশীল সেই সকলোৰেই সোনকালে শান্তি ভংগ হয় তেওঁলোকে যিকোনো ঘটনা সম্পৰ্কত অযথা চিন্তা কৰে তাৰ অজানা ফলাফলসমূহ আকাৰত উফন্দাই ধৰে আৰু নানা কাল্পনিক আশংকাৰে মনটো গধুৰ কৰি তোলে তেনে লোকৰ বাবে মানসিক আৰু শাৰীৰিক শান্তি উভয়ে দুৰূহ তেনেবোৰ মানুহেই ধৈৰ্য হেৰুৱাই কামত অমনোযোগী হয় সাধাৰণতে অযথা চিন্তা কৰাসকল মানসিকভাৱে দুৰ্বল কিন্তু মানসিকভাৱে শক্তিমান আৰু ধৈৰ্যশীলসকলে অযথা চিন্তা নকৰে সকলো কথাকে সহজভাৱে গ্ৰহণ কৰে তেওঁলোকে সকলো কথাৰে আগগুৰি পুংখানুপুংখভাৱে বিচাৰ কৰি চাই আৰু তাৰ পৰা উদ্ধাৰ পাই পুনৰ স্বাভাৱিক অৱস্থা লাভৰ বাবে সচেষ্ট হয় অশান্ত লোকসকলেও চেষ্টা কৰিলে বহুতো অশান্তিৰ হাত সাৰিব পাৰে যদি কিবা ভুলৰ বাবে আপোনাৰ অশান্তি হৈছে সেই ভুল গোপনে নাৰাখি মুক্ত কণ্ঠে তাক স্বীকাৰ কৰক আৰু পুনৰবাৰ তেনে ভুল নকৰিবলৈ প্ৰতিজ্ঞা কৰক কোনোধৰণৰ ভয়ৰ বাবে যদি আপোনাৰ অশান্তি হৈছে তেন্তে ভয়ৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওক তেতিয়া দেখিব অধিকাংশ কাৰণেই অমূলক তেনে কাৰণ যদি যুক্তিসংগত হয়ো সেই ভয় মনৰ পৰা গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেনে ব্যৱস্থা গ্ৰহণৰ পথ নাথাকিলে তাক সহজভাৱে লোৱাৰ বাদে আৰু কোনো উপায় নাই ভাগ্য বিপৰ্যয়ৰ বাবে ভয় নকৰিব চেষ্টাৰ বলত ভাগ্য আকৌ পুনৰ আহিব পাৰে যিসকলে তুচ্ছ কাৰণতে উদ্বিগ্ন হৈ উঠে তেওঁলোকে বৌদ্ধ সাহিত্য অধ্যয়ন কৰাটো বিধেয় তাত উদ্বিগ্নতা বা দুশ্চিন্তাক উৎকণ্ঠা বুলি অভিহিত কৰি তাক মনৰ পৰা সমূলঞ্চে নিৰ্মূল কৰিবলৈ উপদেশ দিয়া হৈছে কাৰণ উৎকণ্ঠাই দুখ মাতি আনে মনৰ শান্তি হৰণ কৰে জীৱনৰ ভাৰসাম্যত বিশৃংখলাৰ সৃষ্টি কৰে মনত ৰাখিব যি জ্ঞানী নিষ্পাপ কলুষবিহীন দয়ালু প্ৰেমময় সৎ ধৈৰ্যশীল তেনেলোক উৎকণ্ঠাবিহীন তেনে লোকৰ জীৱনলৈ চাই খোজ দিবলৈ শিকিলে আপুনিও নিশ্চিন্ত নিৰুদ্বেগ জীৱন যাপন কৰিব পাৰিব
1: আজিৰ মুকুতামালা সূৰ্যকুমাৰ ভূঞাৰ লিখনিৰ পৰা লোৱা হ'ল।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজকঢ়াৰো অভ্যাস কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনত নিকা কৰে, য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো পণ্ডিত ভজন চপুৰীৰ সন্তুৰবাদন ৰাগ নদভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত ভজন চুপুৰীৰ সন্তুৰ বাদনত নাদ ভৈৰৱৰা শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্ণ উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰেলি কৰি শুনোৱা হ'ব। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণত্ৰেৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 9:30 নাট্যানুষ্ঠানত শুনিবলৈ পাব যামিনী কুমাৰ গোস্বামী ৰচিত নাটক পৰিণয় প্ৰস্তুতি, প্ৰযোজনা নয়ন প্ৰসাদৰ। সন্ধিয়া 6:40 ক্ৰীড়াবাৰ্তা, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত অৰুণিমা দেৱীয়ে যুগুতোৱা নৱম মানৰ ইংৰাজী পাঠ দ্য ৰোড নোট। পুনৰ কৈছোঁ, সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত অৰুণিমা দেৱীয়ে যুগুতোৱা নৱম মানৰ ইংৰাজী পাঠ দ্য ৰোড নোট টোকেন। পুৱা 8:30 গীতিমালিকাৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত, বিউটি শৰ্মা বৰুৱা, অপূৰ্ব কুমাৰ দাস, অঞ্জু দেৱী আৰু জিতেন ডেকা। জ্ঞান বিজ্ঞান শুনিবলৈ পাব পুৱা 6:55। যুগুতাই আগবঢ়াব প্ৰবল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা আগবঢ়াব সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলা ৰেহৰূপ। 9:20 চিত্ৰবীৰ। দিনৰ 10:00 এটি অনুষ্ঠান হাতে পাতে সুৰৰ আৱেশ, আগবঢ়াব পম্পী বৈশ্য, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত প্ৰীতিমালীৰ গল্প আৰু পম্পী ডেকাৰ কবিতা, আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 সূৰ্যদাসৰ কণ্ঠৰ আধুনিক গীত।

1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অনন্ত লাল আৰু লগৰীয়াসকলৰ শেহনাই বাদন ৰাগ সুৎসৰাম। 1:50 কবিতা গোস্বামীৰ কণ্ঠৰ লোকগীত। 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত নলবাৰীৰ পৰাবৰী বিজুলীঘাট অঞ্চলত বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাণ্ডে। 8:00 ভাস্কৰ জ্যোতি আচাৰ্য, প্ৰযোজনা উৎপল বৰাৰ। বৃন্দগান শুনিবলৈ পাব 7:05। 7:20 আকৌ শুনোৱা হওক। 7:35 কুবালিশুৰ অনুষ্ঠানত অখিলা লেখথেকীৰ কণ্ঠৰ কাবিগীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস আমাৰ দেশত প্ৰতি বছৰে 11 মে'ৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়। 1998 চনৰ 11 মে' তাৰিখে ৰাজস্থানৰ পোখৰাণৰ পৰা ভাৰতে শক্তি-1 নিউক্লিয়াৰ মিছাইলৰ উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰিছিল। মিছাইল মানৱ খ্যাত ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ নেতৃত্বত এই সফল পৰীক্ষণৰ পাছত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 11 মে'ৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে ঘোষণা কৰে। অৱশ্যে 1998 চনৰ পৰা ভাৰতে ত্ৰিশূল, অগ্নি, পৃথিৱী, আকাশ আদিকে কৰি কেইবাটাও মিছাইল পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহুখিনি আগবাঢ়ি গৈছে। প্ৰযুক্তিবিদ্যাৰ ইতিহাস মানৱ সভ্যতাৰ ইতিহাসৰ সমানে পুৰণি। 17 শতিকাৰ পশ্চিম ইউৰোপত আধুনিক বিজ্ঞানৰ বিকাশ ঘটে। 18 শতিকাত ফ্ৰান্সৰ হেনৰি পিটছ, গ্ৰেট ব্ৰিটেইনৰ জন স্মিটন, জেমছ হেৰগ্ৰিভছ, জন নিউকমেন আদি কৰি প্ৰযুক্তিবিদসকলে বিভিন্ন যন্ত্ৰ আৰু কৌশল সাজি উলিয়াইছিল। 1769 চনত জেমছ ৱাটে বাষ্প ইঞ্জিন নতুন ধৰণে সাজি উলিয়ায়। এই বাষ্প ইঞ্জিনকে ঔদ্যোগিক যুগৰ প্ৰধান চালিকা যন্ত্ৰ বুলি ধৰিব পাৰি। প্ৰকৃত অৰ্থত প্ৰযুক্তিবিদ্যাই 19 শতিকাতে আধুনিক ৰূপ পায়। এই শতিকাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু বিদ্যুৎ বিজ্ঞানৰ আৱিষ্কাৰ আৰু নীতিসমূহ উদ্যোগত বহুলভাৱে ব্যৱহাৰ হ'বলৈ লয়। 20 শতিকাত প্ৰচলিত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি অব্যাহত থকাৰ উপৰিও আকাশীযান আৰু ইলেক্ট্ৰনিক্সৰ বিকাশে বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰে। মাৰ্কনিয়ে অনতাৰ টেলিগ্ৰাফ আৰু ৰেডিঅ' সংযোগ ব্যৱস্থা প্ৰৱৰ্তন কৰে। বিভিন্ন ইঞ্জিনিয়াৰিং শাখাৰ উন্নতিৰ লগে লগে বিজ্ঞানভিত্তিক পৰিৱেশন ব্যৱস্থা, কৃষি ব্যৱস্থা, চিকিৎসা ব্যৱস্থা আৰু সাধাৰণ শিক্ষাৰ বহুল প্ৰচলনৰ ফলত জীৱন ধাৰণৰ মান উন্নত হ'বলৈ লয়। 20 শতিকাৰ কেইবিধমান বৈপ্লৱিক প্ৰযুক্তি হ'ল টেলিসংযোগ ব্যৱস্থা, কম্পিউটাৰ, লেজাৰ, মহাকাশ প্ৰযুক্তি, পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ, জৈৱ প্ৰযুক্তি ইত্যাদি। বিশেষকৈ কৃত্ৰিম উপগ্ৰহ, কম্পিউটাৰ, লেজাৰ আদিৰ সংযোজনত যি অত্যাধুনিক সংযোগ ব্যৱস্থা গঢ়ি তোলা হৈছে, সেই ব্যৱস্থাই সমগ্ৰ পৃথিৱীখনকে এখন ডাঙৰ গাঁৱত পৰিণত কৰিছে। অৰ্থাৎ গাঁৱত যেনেকৈ এজন মানুহে গাঁওখনৰ অন্যান্য মানুহৰ লগত কথা পাতিব পাৰে, তেনেকৈ নতুন সংযোগ ব্যৱস্থাই পৃথিৱীৰ যিকোনো ঠাইৰ পৰা অন্য যিকোনো ঠাইলৈ সংযোগ স্থাপন সম্ভৱ কৰি তুলিছে। এই সংযোগ ব্যৱস্থাই সভ্যতা আৰু সংস্কৃতিত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। আনহাতে জৈৱ প্ৰযুক্তিবিদ্যা আৰু অত্যাধুনিক চিকিৎসা সেৱাই অদূৰ ভৱিষ্যতত মানুহক সুস্থ আৰু দীৰ্ঘজীৱী হোৱাৰ পথ দেখুৱাব। ৰবটৰ বহুল প্ৰচলনে ইতিমধ্যে জাপান আৰু পাশ্চাত্যৰ বহুতো কাৰখানাৰ যান্ত্ৰিক উৎপাদন প্ৰক্ৰিয়াত মানুহৰ পোনপটীয়া হস্তক্ষেপ অপ্ৰয়োজনীয় কৰি তুলিছে। বেংক, অফিচ, দোকান আদিৰ ফাইল, হিচাপ পত্ৰ ৰখাৰ কামতো কম্পিউটাৰৰ প্ৰয়োগ বহুখিনি বাঢ়ি গৈছে। কৃত্ৰিম বুদ্ধিসম্পন্ন 5ম জেনেৰেশ্যনৰ কম্পিউটাৰ চিকিৎসক, বিজ্ঞানী,

0: ইঞ্জিনিয়াৰ, উদ্যোগী আদিৰ বিশ্বত বৌদ্ধিক সহায়ককাৰী ৰূপে পৰিগণিত হৈছে। এনেবোৰ দিশত প্ৰতিবছৰে নতুন নতুন উদ্ভাৱন আৰু বিকাশ ঘটিয়েই আছে। বিজ্ঞান আৰু বিজ্ঞানভিত্তিক প্ৰযুক্তিয়ে বৰ্তমান প্ৰতি 8 বছৰত মানুহৰ অৰ্জিত জ্ঞানৰ পৰিমাণ পূৰ্বতে অৰ্জিত সমস্ত জ্ঞানৰ পৰিমাণতকৈ 2 গুণ বেছি কৰি নিবলৈ সক্ষম হৈছে। পৃথিৱীৰ সীমিত পৰিৱেশত সমগ্ৰ মানৱ জাতিৰ তথা জীৱজগতৰ অনুকূল অৱস্থা সৃষ্টিৰ প্ৰত্যাহ্বান মানুহে আৰু বিজ্ঞানভিত্তিক প্ৰযুক্তিয়ে গ্ৰহণ কৰিব লাগিব। আধুনিক প্ৰযুক্তিৰ মাজত এনে সম্ভাৱনা নিহিত হৈ আছে, কিন্তু প্ৰতিযোগিতাৰ ঠাইত সহযোগিতা, সীমাহীন সম্ভোগৰ সলনি সংৰক্ষণশীলতা, প্ৰকৃতিৰ সম্পদ লুণ্ঠনৰ সলনি সম্পদৰ সুপৰিচালনা আৰু জীৱন ধাৰণৰ গুণগত উন্নতিত ব্যক্তি, সমাজ আৰু মানৱ জাতিয়ে অধিক গুৰুত্ব দিব লাগিব। আধুনিক প্ৰযুক্তিক যদি আমি ধ্বংস আৰু যুদ্ধৰ বাবে ব্যৱহাৰ কৰোঁ, তেন্তে সমগ্ৰ মানৱ সভ্যতা, মানৱ জাতি আৰু জীৱজগত ধ্বংস হৈ যাব। এই কথাত মানৱ জাতি সদায় সজাগ হ'ব লাগিব আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত নিজস্ব দায়বদ্ধতা ৰাখি সামূহিক সহযোগিতাৰ জৰিয়তে প্ৰয়োগ কৰিব লাগিব।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: মেৰে প্যাৰে দেশবাসীয়,

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নৱীকৰণযুক্ত শক্তিৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাজিত কৰে।

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে। ৰাজ্যখনত নতুন মন্ত্ৰীসভাই কাইলৈ শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ তথা গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে 126খন আসনৰ ভিতৰত 102খন আসনতে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত বিজেপিয়ে 82খন আসন লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰে। 2016 চনত তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ পাছত অসমত এইবাৰ তৃতীয়বাৰলৈ এন ডি এ পুনৰ চৰকাৰ গঠন কৰিব। 2021 চনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা হ'ব দ্বিতীয়বাৰৰ বাবে একেৰাহে মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী অ-কংগ্ৰেজী নেতা। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰভু সোমনাথক পূজাৰ

আলোচনা কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে কুম্ভ অভিষেক কৰিব। ইয়াৰ পাছত তেওঁখন ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত এটা ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে। এই ৰোড শ্ব'ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিয়ে অংশ ল'ব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দলে এয়াৰ শ্ব'ৰ প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত বদোদৰালৈ যাব আৰু তাত তেওঁ 1000 ল'ৰা আৰু 1000 ছোৱালী থাকিব পৰা চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। নবীকৰণযোগ্য শক্তিৰ সংস্থাপিত ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্ব তৃতীয় স্থান দখল কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশৰ মুঠ শক্তি উৎপাদনৰ 50% অধিক বৰ্তমান অজীৱাশ্ম ইন্ধনৰ পৰা সংগৃহীত আৰু ইয়াৰ পৰিমাণ 262.7 GW। তথ্য অনুসৰি সৌৰ মডিউলৰ উৎপাদন ক্ষমতা বিগত বৰ্ষৰ 38 GW-ৰ পৰা 74 GW-লৈ বৃদ্ধি পাইছে। একেদৰে ছোলাৰ চেলৰ উৎপাদন ক্ষমতাও 9 GW-ৰ পৰা 25 GW-লৈ বৃদ্ধি পাইছে। শক্তিখণ্ডত বহিৰাষ্ট্ৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা এতিয়া ভাৰতৰ মূল লক্ষ্য হিচাপে পৰিগণিত হোৱা বুলি এক শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ হায়দৰাবাদস্থিত বাসগৃহত সাক্ষাৎ কৰে। এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতৰ কালত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মত বিনিময় কৰে। সামাজিক মাধ্যম এক্স যোগে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই সাক্ষাতক অতি উষ্ম বুলি অভিহিত কৰাৰ লগতে বিভিন্ন বিষয়ক লৈ বিশদ আলোচনা হোৱাৰ কথাও উল্লেখ কৰে। পশ্চিম এছিয়াত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক সম্পূৰ্ণ অগ্ৰাহ্য কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমত উল্লেখ কৰা মতে ইৰাণৰ প্ৰতিনিধিয়ে প্ৰেৰণ কৰা এই সঁহাৰি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। উল্লেখযোগ্য যে ইৰাণে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকাৰ শান্তি প্ৰস্তাৱৰ উত্তৰ প্ৰেৰণ কৰিছিল। ইৰাণৰ সংবাদ সংস্থা ISNA-ই প্ৰকাশ কৰা অনুসৰি তেহৰাণে তেওঁলোকৰ প্ৰস্তাৱত মূলতঃ সামৰিক সংঘাতৰ অন্ত পেলোৱা আৰু বিশ্বৰ তেল সৰবৰাহৰ অন্যতম কেন্দ্ৰ হৰ্মুজ প্ৰণালীত সামুদ্ৰিক নিৰাপত্তা নিশ্চিত কৰাৰ দিশটোত গুৰুত্ব দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে স্পষ্ট কৰিছে যে পশ্চিমীয়া দেশৰ সৈতে আলোচনাত বহাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আত্মসমৰ্পণ কৰিছে। ইপিনে ইৰাণে সঁহাৰি লাভ কৰাৰ পাছতে কালি নিশা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুৱে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই আলোচনা কালত দুয়োগৰাকী নেতাই আঞ্চলিক নিৰাপত্তা আৰু ইৰাণৰ ইউৰেনিয়াম ভাণ্ডাৰ ধবংস কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সহমত পোষণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে ইৰাণ বৰ্তমান সামৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থা প্ৰায় বিধ্বস্ত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সতৰ্ক কৰি দিয়ে যে যদিহে ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণৰ স্থানসমূহক লৈ ভাবুকিৰ সৃষ্টি কৰে তেন্তে আমেৰিকাই তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰিব। যোৱা শনিবাৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে শপত গ্ৰহণ কৰা আন 5 গৰাকী মন্ত্ৰীৰ মাজত আজি দপ্তৰসমূহ বিতৰণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজিৰ প্ৰথমখন কেবিনেট বৈঠকত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং আলোচনা কৰা হ'ব। বিশেষকৈ আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰয়োগ, অন্নপূৰ্ণা ভাণ্ডাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ আদি বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসনিক কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ সচিবসকলৰ সৈতে আইন শৃংখলাজনিত পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। এই বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থকাৰ কথা। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কাৰ্ভিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ কৰে। দলৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰু ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়।
এবাৰ প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে।

0: বেট ধরার আমন্ত্রণ লাভ করে জশ ইংলিশর 85 রানের সহায়ত নির্ধারিত ওভারত আত্মউইকেট হেরায় 203 রান সংগ্রহ করে। প্রত্যুত্তরত চেন্নাই 19 ওভার আর 2টা বলতে নির্ধারিত লক্ষ্যত উপনীত হয়। দলের হয়ে উর্বিল প্যাটেলে 65 রান করে। প্রতিযোগিতাত আজি ধরমশালাত হবলগীয় এখন খেলত দিল্লি ক্যাপিটালস পাঞ্জাব কিংসর বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ ৰাজ্যপাল লক্ষ্মী প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ পয়সত্তৰ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াত দীর্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি দিবানে পৰৱৰ্তী বাতৰি বহাত বাজি 55 মিনিটত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা, কথাষাৰ কৈছিল সক্ৰেটিছে। তিৱা সংস্কৃতিৰ সাধক বলাইৰাম সেনাপতি। 1931 চনৰ 3 মাৰ্চত জন্ম হোৱা বলাইৰাম সেনাপতি আছিল এগৰাকী সুপ্ৰতিষ্ঠিত লেখকো। তেখেতৰ পিতৃ আছিল বগাৰাম সেনাপতি আৰু মাতৃ পদ্মেশ্বৰী বৰদলৈ। বাৰপুজীয়া LP আৰু MV স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে বলাইৰাম সেনাপতিয়ে। 1953 চনৰ পৰা 1963 চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰিছিল বলাইৰাম সেনাপতিয়ে। মিকিৰ পাহাৰত কি ঘটিছে শীৰ্ষক এটি প্ৰবন্ধ তেখেতৰ প্ৰকাশ পাইছিল। ৰামধেনুত প্ৰকাশ পোৱা সেই প্ৰবন্ধটোৰ পিছতেই চৰকাৰী বিষয়াৰ ৰোষত পৰে আৰু চাকৰি হেৰুৱাবলগীয়া হয়। পৰৱৰ্তী সময়ত কৃষিকৰ্মত মনোনিৱেশ কৰে বলাইৰাম সেনাপতিয়ে। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী আছিল বলাইৰাম সেনাপতি। তিৱাসকলৰ গীত মাত, নৃত্য, বাদ্য আদি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহো পুৰুষাৰ্থ কৰিছিল এইগৰাকী তিৱা সংস্কৃতিৰ সাধকে। তেখেতে কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তিৱা কৃষ্টি সন্থাৰ জৰিয়তে তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি ৰক্ষাৰ চেষ্টা চলাইছিল বলাইৰাম সেনাপতিয়ে। 1954 চনত তেখেতে মুকুল নামৰ এখনি গীতৰ পুথি ৰচনা কৰে। তিৱাসকলৰ ৰাতি সেৱা বিষয়ক প্ৰবন্ধ ৰামধেনুত লিখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বলাইৰাম সেনাপতিয়ে। তিৱা সংস্কৃতি আৰু অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বলাইৰাম সেনাপতিক 1991 চনত অসম চৰকাৰে আগবঢ়াইছিল সাহিত্যিক পেঞ্চন। তিৱা সমাজ সংস্কৃতিৰ সাধক, গৱেষক, পণ্ডিত বলাইৰাম সেনাপতিক নগাঁও জিলা সাহিত্য সভাই 2011 চনত তিলকচন্দ্ৰ দেৱশৰ্মা স্মাৰক, ডক্টৰ সূৰ্যকুমাৰ ভূঞা বঁটা আৰু অসমৰ লোক সংস্কৃতিৰ সাধক হিচাপে বকুলবন ন্যাসে 2011 চনত প্ৰদান কৰিছিল বকুলবন বঁটা। বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতিয়ালক্ষ্য আকাশবাণী গুৱাহাটী আৰু নগাঁও কেন্দ্ৰই প্ৰচাৰ কৰিছে। তিৱা সংস্কৃতিক উচ্চ শিখৰলৈ লৈ যোৱা বলাইৰাম সেনাপতিৰ মৃত্যু হয় 2014 চনৰ আজিৰ দিনটোতেই। চিত্ৰশিল্পী ছালভাদৰ ডালি। শৈশৱতে চিত্ৰশিল্প অধ্যয়ন কৰিবলৈ লোৱা ছালভাদৰ ডালিৰ চিত্ৰসমূহৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শনী হৈছিল

0: 1919 চনত। তেখেতৰ 16 বছৰ বয়সত 1921 চনত মাতৃৰ মৃত্যু হয়। এই ঘটনাই ছালভাদৰ ডালিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল। পেৰিছত পাবলো পিকাছোৰ সান্নিধ্য লাভ কৰাৰ পৰৱৰ্তী সময়ত ছালভাদৰ ডালিৰ চিত্ৰশিল্পৰ সাধনাই পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হৈছিল। 1949 চনত তেখেত স্পেইনলৈ যায় আৰু জীৱনৰ বাকী কালচোৱা তাতেই কটায়। ছালভাদৰ ডালি আছিল কৌশলগত নক্সাত পাৰ্গত এগৰাকী ব্যক্তি, প্ৰচুৰ কল্পনা শক্তিৰ অধিকাৰী। বিখ্যাত চিত্ৰশিল্পী ছালভাদৰ ডালিৰ জন্ম হৈছিল 1904 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় শাস্ত্ৰীয় নৃত্য বিশাৰদ তথা নৃত্য পৰিচালক মৃণালিনী সাৰাভাই। নৃত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে 1965 চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু 1992 চনত পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। মৃণালিনী সাৰাভাইৰ পিতৃ মাতৃ আছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এছ স্বামীনাথন আৰু সমাজকৰ্মী আম্মু স্বামীনাথন। শৈশৱ ছুইজাৰলেণ্ডত কটোৱা মৃণালিনী সাৰাভাইয়ে পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ অধীনত শান্তি নিকেতনত শিক্ষা লাভ কৰে। 1990 চনত তেখেতে পেৰিছৰ ইণ্টাৰনেশ্যনেল ডান্স কাউন্সিলৰ কাৰ্যকৰী সমিতিৰ বাবে নিৰ্বাচিত হৈছিল। 2016 চনৰ 21 জানুৱাৰীত 97 বছৰ বয়সত মৃত্যু হয় এইগৰাকী নৃত্য বিশাৰদৰ। তেখেতে 18,000তকৈও অধিক ছাত্ৰ ছাত্ৰীক ভাৰতনাট্যম আৰু কথাকলিৰ প্ৰশিক্ষণ দিছিল। ভাৰতীয় শাস্ত্ৰীয় নৃত্য বিশাৰদ মৃণালিনী সাৰাভাইৰ জন্ম হৈছিল 1918 চনৰ আজিৰ দিনটোতেই। জামাইকান কণ্ঠশিল্পী তথা গীতিকাৰ বব মাৰ্লে। তেখেতৰ গীতৰ কথা আৰু কণ্ঠই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 1963 চনত বব মাৰ্লে পৰিৱেশন আৰম্ভ কৰিছিল দ্য ৱেইলাৰ্ছৰ সৈতে। 1977 চনত বব মাৰ্লেৰ এক্সোডাছ মুক্তি লাভ কৰিছিল। এই এলবামৰ জৰিয়তে বব মাৰ্লেয়ে বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হল। সংগীতৰ ক্ষেত্ৰত বিশ্বত বিপ্লৱ আনিবলৈ সক্ষম হোৱা বব মাৰ্লেৰ মৃত্যু হয় 1981 চনৰ আজিৰ দিনটোতেই। আমেরিকান তাত্ত্বিক পদার্থ বিজ্ঞানী রিচার্ড ফিলিপস ফাইনম্যান। কোয়ান্টাম বলবিদ্যার ক্ষেত্রে তেখেতর অবদান অনন্য। তেখেত কোয়ান্টাম বলবিদ্যার পাথ ইন্টিগ্রেল ফর্মুলেশন, অতিমাত্রা শীতল তরল হিলিয়ামর সুপার ফ্লুইডিটি সম্পর্কীয় অধ্যয়নের বাবে বিশেষভাবে জনাজাত। কোয়ান্টাম গতিবিদ্যুৎ নামের পদার্থ বিজ্ঞানের শাখাটোর বাতকটিয়া তথা সম্প্রসারক হিসাবে জুলিয়ান সুইঙ্গার সান ইটিরু তোমাঙ্গার সৈতে 1965 চনত লাভ করেছিল নোবেল বঁটা। জীৱনকালতে পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ মাজৰ এগৰাকী হিচাপে পৰিগণিত হৈছিল ফাইনমেন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমাৰ প্ৰস্তুতকৰণ দলৰ সদস্য আছিল ফাইনমেন। তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত তেখেতৰ অৱদান অনন্য। কোৱাণ্টাম গণনাৰ ক্ষেত্ৰখনৰ বাটকটীয়া হিচাপে আৰু নেনো প্ৰযুক্তিৰ মূল ধাৰণাৰ সূচক হিচাপে ৰিচাৰ্ড ফাইনমেন জনাজাত। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটাৰ উপৰিও এলবাৰ্ট আইনষ্টাইন বঁটা, ৰয়েল ছচাইটিৰ সন্মানীয় সদস্য পদ, বিজ্ঞানৰ ৰাষ্ট্ৰীয় পদক, অৰষ্ট্ৰেড মেডা আদি লাভ কৰিবলৈ সক্ষম হৈছিল। 1918 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰিচাৰ্ড ফাইনমেনৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ চলাইছিল 1998 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা দিন ৰেণুকা ৰবীন্দ্ৰনৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতেই। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শেখ চান মহম্মদৰ মৃত্যু হয় 2019 চনৰ আজিৰ দিনটোতেই। নোবেল বিজয়ী বিজ্ঞানী হাৰ্বাৰ্ট স্পেন্সাৰ গাছাৰৰ মৃত্যু হয় 1963 চনৰ আজিৰ দিনটোতেই। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। এই দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে আমাক কৈছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱাই।
1: আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস, আমি সকলোৱে জানো যে 11 তাৰিখটো আমি প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰি আহিছো। ইয়াৰ অন্তৰত যিটো কথা আমাক সকলোৱে জানো যে 1998 চনত আজিৰ দিনটোতে আমাৰ পোখৰাণত অতি সুনিয়ন্ত্ৰিতভাৱে পাৰমাণৱিক পৰীক্ষণ ভাৰতে সম্পন্ন কৰিছিল, যিটো আমি পোখৰাণ 2 বুলি জানো। তাৰোপৰি আৰু দুটা বিশেষ প্ৰযুক্তিগত সফলতা আছিল সেই একেটা দিনতে। হংসা 3 নামৰ যিটো আমাৰ ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট, তাৰো এটা সফল পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছিল ভাৰতে। আৰু লগতে ত্ৰিশূল মিছাইলৰ এটা সফল পৰীক্ষণ একেটা দিনতে সম্পন্ন হৈছিল। গতিকে 11 মে তাৰিখটো আমাৰ ভাৰতীয় প্ৰযুক্তিৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন। সেই দিনটোতে সেইকাৰণে পতাৰ পিছৰ বছৰৰ পৰা 1999 চনত

অধিৱেশনৰ পৰা আমি ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰি আহিছো, যাতে আমাৰ যি দেশীয় প্ৰযুক্তিৰ উদ্ভাৱন আৰু তাৰ ব্যৱহাৰ দেশৰ উন্নতিৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ, উৎসাহিত হ'ব পাৰোঁ প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত। কাৰণ আমাৰ দেশীয় প্ৰযুক্তিৰ অবিহনে আমাৰ যিটো আমাৰ 2047 চনত যিটো বিকশিত ভাৰতৰ যি উদ্দেশ্য সেইটোত আমি উপনীত হ'ব নোৱাৰিম। সেয়ে এই বছৰ অৰ্থাৎ 2026 চনত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ যিটো বিষয়বস্তু ৰেছপনচিবল ইনোভেশ্যন ফৰ ইনক্লুচিভ গ্ৰ'থ, অৰ্থাৎ সামূহিক উন্নয়নৰ বাবে আমাৰ দায়িত্বশীল উদ্ভাৱন,

0: উপনীত হব নোৱাৰে। সেয়ে এই বছৰ অৰ্থাৎ 2026 চনত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ যিটো বিষয়বস্তু ৰেছপনচিবল ইনোভেশ্যন ফৰ ইনক্লুচিভ গ্ৰ'থ অৰ্থাৎ সামূহিক উন্নয়নৰ বাবে আমাৰ দায়িত্বশীল উদ্ভাৱন, এই উদ্ভাৱনৰ দায়িত্বশীল বুলি এইকাৰণে কোৱা গৈছে যে যিকোনো উদ্ভাৱনৰ অন্তৰালত আমাৰ এটা সমস্যাৰ সমাধানৰ লক্ষ্য থাকে আৰু সেই সমাধানৰ যোগেদি আমাৰ এটা বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ কথাও আমাৰ আহি যায়। গতিকে আমি যিটো প্ৰযুক্তিয়ে কৰোঁ অত্যন্ত দায়িত্বশীলতাৰে তাৰ ব্যৱহাৰ হ'ব লাগিব। বৰ্তমান আমি জানো যে কৃত্ৰিম বুদ্ধিমত্তা যুগ, ডিজিটেল প্ৰযুক্তিৰ যুগ আৰু সেই যুগত অন্তত আমাৰ এই দায়িত্বশীলতাটো অত্যন্ত প্ৰয়োজন। গতিকে এই ডিজিটেল মঞ্চখনক বা ডিজিটেল টেকনলজিসমূহক আমি কি ধৰণে ৰাষ্ট্ৰ উন্নয়নৰ কামত বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত এই ডিজিটেল প্লেটফৰ্মৰ যথেষ্ট ব্যৱহাৰ হৈছে আৰু ইয়াক আমি অত্যন্ত দায়িত্বশীলতাৰে ব্যৱহাৰ কৰিলে আমাৰ দেশখন সকলো ফালৰ পৰা আগবাঢ়ি যাব। তাৰ লগে লগে উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ মৌলিক বিজ্ঞানৰ আগবাঢ়ি যাব লাগিব। তাৰ মৌলিক বিজ্ঞানৰ বিকাশৰ অবিহনে প্ৰযুক্তিৰ বিকাশ নহয়, সেইকাৰণে উচ্চ পৰ্যায়ৰ গৱেষণাৰ ক্ষেত্ৰতো আমি সকলো আগবাঢ়িব লাগিব। এই গোটেই কথাবিলাকে আমি ভালকৈ চিন্তা চৰ্চা কৰি ৰাষ্ট্ৰীয় উন্নয়নৰ কামত আগবাঢ়ি যাবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এই বিষয়বস্তুটো ৰখা গৈছে। কিন্তু আমি সকলোৱে বিশেষভাৱে বিকশিত হোৱা প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু একেবাৰে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকজনৰ পৰা একেবাৰে উচ্চ পৰ্যায়ৰ গৱেষণাগাৰত বা উদ্ভাৱনলৈকে প্ৰত্যেকটো উদ্ভাৱনেৰে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ দেশখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
1: আমাৰ সৈতে সেয়া আছিল অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
3: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
2: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনচনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ,
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ',
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। কোভিডকালৰ অভ্যাস পুনৰ গঢ়ি তোলক, হায়দৰাবাদৰ কনভেনশ্যন চেণ্টাৰৰ সভাত দেশবাসীক সতৰ্কবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰোণাৰ সময়ৰ দৰে ঘৰৰ পৰা কাম কৰক, পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাওক, বিদেশ ভ্ৰমণৰ পৰা আঁতৰি থাকক, আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডঃ হিমন্ত বিশ্ব শৰ্মা। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ হিমন্ত বিশ্ব শৰ্মাই। জে পি নাড্ডা, নায়ব সিং ছাইনীৰ উপস্থিতিত ৰাজ্যপালক সাক্ষাৎ কৰি 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত পত্ৰ দাখিল। অসমক দেশৰ আটাইতকৈ বিকশিত ৰাজ্যৰ মাজলৈ লৈ যোৱাই লক্ষ্য, অসমবাসীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আই অসমীৰ সেৱাত সপ্তাহৰ প্ৰতিটো ঘণ্টা নিয়োজিত থাকিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 50,000 বৃদ্ধি হ'ব কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম বেচিক পে, অষ্টম দৰমহা আয়োগৰ কেন্দ্ৰৰ অনুমোদন, অহা বছৰৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। অৱশেষত তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে চলচ্চিত্ৰ তাৰকা বিজয়ে। শপত লৈয়ে তিনিটা বিশেষ ঘোষণা, 200 বিনামূলীয়া বিদ্যুৎ বিতৰণ, মাদক দ্ৰব্য ৰোধ তথা নাৰী সুৰক্ষিত বিশেষ বাহিনী গঠন কৰাৰ সংকল্প। আধুনিক অগ্নি 5 ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে ভাৰতে। একেলগে নিক্ষেপ কৰিব পাৰে একাধিক পাৰমাণৱিক বোমা, একেটা লক্ষ্যতে বিধ্বস্ত হ'ব অনেক শত্ৰু। ইউক্ৰেইনৰে যুদ্ধ সমাপ্ত কৰিবলৈ আগ্ৰহী ৰাছিয়া, ভলডিমিৰ জেলেনস্কিক সাক্ষাতৰ সংকেত দিছে ভ্লাডিমিৰ পুটিনে। এন ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী নিযুক্তি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। ইৰাণে সাগৰত পেলাইছে ৰাহি তেল, সামুদ্ৰিক জীৱনলৈ নামি আহিছে ভাবুকি। আতংকিত মৎস্যজীৱী, হৰ্মুজ প্ৰণালী অৱৰোধৰ বাবে এই পৰিস্থিতিৰ আশংকা।

অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ মহঘুলি চাপৰি উখল মাখল ফাট বিহুৰ বাকৰিত মুকলি বিহুৰ প্ৰতিযোগিতা। খেলৰ পৃষ্ঠাত আই পি এলৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক হৰুৱাই তালিকাৰ পঞ্চম স্থানলৈ চেন্নাই ছুপাৰ কিংছ। আই পি এলৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয়। বিশ্বকাপ আৰ্চাৰীত চীনক হৰুৱাই চেম্পিয়ন ভাৰত। 12 মে'ৰ পৰা আহমেদাবাদত হ'বলগীয়া ছিনিয়ৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসমৰ বেদব্ৰত ভৰালীয়ে। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
2: নমস্কাৰ বাইদেউ।
3: নমস্কাৰ।
2: আপোনাৰ 1969 চনৰ যি অভিজ্ঞতা, ইয়াত প্ৰথম কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈ তাৰপিছত বহুদিনে আহিছে, এতিয়া আহিছে আমাক এটা সাক্ষাৎকাৰ দিবলৈ, এই দুটা মানে এই সময়খিনিৰ ডিফাৰেঞ্চটো কি, বয়সৰ ডিফাৰেঞ্চ, এতিয়া কেনেকুৱা অভিজ্ঞতা?
3: এতিয়াতো বয়স হৈছে, সেইকাৰণে অলপমান দিগদাৰ পাওঁ আৰু, উঠিব ভয় লাগে। চিৰিকেইটাত কিমান আহিলোঁ কিমান গ'লোঁ সেই সময়ত, দৌৰা দৌৰি কৰি হ'লেও মানে আহি যাওঁ আৰু,
2: মানে ডুবকৈ
3: উঠোঁ আৰু ঠিক সময়ত পাব লাগে। পুৰুষদায় নহ'লে দেখিলে মানে দেৰি হ'লে খুব হেৰি পায়,
2: বেয়া পায়
3: আৰু। আৰু মোৰ হেণ্ডছবিলাক নাহিলেও সিহঁতক গালি পাৰে, মানে কিয় দেৰি হৈছে এনেকুৱা আৰু। গতিকে যিখিনি পাৰিছোঁ চেষ্টা কৰিছিলোঁ আৰু। এতিয়া বয়স হৈছে কাৰণে অলপমান অসুবিধা পাওঁ, পালেও ভাল লাগে আহি, কাৰণ মোৰ ৰেডিঅ' ষ্টেচনটো প্ৰাণৰ দৰে, মানে ইমান বছৰে কেনেকৈ আহিছিলোঁ কি কৰিছিলোঁ মই নিজেই ভাবিব নোৱাৰোঁ। আৰু এতিয়া আহিবলৈ হ'লে ল'ৰা বা কোনোবা এজন মোৰ লগত আহিব লাগে, চাওঁ আৰু কিমান আৰু আহিব পাৰোঁ। কিজানি
2: আপোনাৰ গীতবিলাক কিন্তু আমি আকাশবাণীত বজাই আছোঁ দেই,
3: হয় সেইদিনাও বজাইছে মই শুনিছোঁ,
2: হয়। এতিয়া মোক এটা কথা কওকচোন, যে সকলো গায়ক গায়িকাৰ এটা অভিজ্ঞতা থাকে যে এই গীতটোৰ মাজেৰে মই জনপ্ৰিয় হ'লোঁ, বা এই গীতটো মোৰ পৰিচয়সূচক গীত। তেনেকৈ যদি এটা গীতৰ কথা সোধোঁ, আপুনি কোনটো গীতৰ কথা ক'ব?
3: বিশেষ কৰি এই ভৰদোপৰ বেলা কোনে বজাই বাহি, সেই গীতটোৱে বেছি মানুহে মোক দেখা পালেই কোনোবাই মানে দূৰৰ পৰা গাই দিয়ে তেনেকুৱা হৈছিলে। আৰু সেই সময়ত বিয়া বাৰুত এইবিলাক গীতে বজাইছিলে, মাইক মানে গছত হেৰি আঁৰি দিয়ে, লগাই দিয়ে। আৰু বিয়া ঘৰবিলাকত চব এই গান আছিলে, এই ভৰত ওপৰবেলা, কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, শিশুপাল নাপাতা জঞ্জাল, এইবিলাক বিয়াৰ হেৰি গীত আৰু। তাৰপিছত লোকগীত হিচাপে আমি গাইছোঁ, অলপ ইফাল সিফাল কৰি গাইছোঁ আৰু। সেইবিলাক আচলতে চব ট্ৰেডিশ্যনেল আৰু, ট্ৰেডিশ্যনেল গীতবিলাক গৈ পেলাই লোকগীত হৈছে। আগতে হয়তো সেইবিলাক গোৱা মানুহ নাছিল, আৰু খেতি বাতি কৰিও মানুহবিলাকে কিছুমান তেনেকুৱা গীত গাইছিল।
2: আপুনি কুণ্ডিলতে কৈছিলে,
3: হয় হয়,
2: এফাকি গাই দিয়কচোন।
3: ঠিক আছে, অলপ গাই দিছোঁ।

0: এতিয়া কথাটো সোধো, আপোনাৰ যেতিয়া আকাশবাণীত বাণী বন্ধনৰ কাৰণে আহিছিলে, প্ৰথম চোৱাটো আপুনি গ্ৰামোফোন কোম্পানীত যোৱা নাই, প্ৰথম চোৱা আকাশবাণীতে কৰিছে। আকাশবাণীত আপোনাৰ সেই বাণী বন্ধনৰ অভিজ্ঞতা আপোনাৰ পৰা অকণমান শুনিব খুজিছোঁ। কোনোবা এটি গীতৰ কথাৰে আৰম্ভ কৰোঁ।
1: এই গীতবিলাকত মানে কি, মই নিজে যেতিয়া মই হেৰিখন পাওঁ,
0: কণ্ট্ৰেক্টখন পাওঁ,
1: তেতিয়াই আৰু বহি যাওঁ আৰু কোনকেইটা গাম, এইবাৰ কি গাম, কি কৰিম। আৰু মোৰ বাদ্যযন্ত্ৰী কেইজনক মানে ফোন কৰোঁ আৰু, ফোন তেতিয়া নাছিল আৰু, কি কেনেকৈ কৰোঁ মানে ভাবিব পৰা নাই। এই তাৰপাছত আৰু লাহে লাহে গানকেইটা ছিলেক্ট কৰোঁ, আৰু সিহঁতে যেতিয়া ৰিহাৰ্চেল কৰিব আহে তেতিয়া সোধোঁ যে কেনে হ'ব, এইটো গাম হ'বনে, তেনেকৈ গাম। আৰু সুধীৰ দা থাকোঁতে আগতে যেতিয়া তেওঁৰ ইয়াতে আছিল, দিছপুৰ হাইস্কুলত কাম কৰিছিলে, সেই সময়ত থাকোঁতে সুধীৰ দাক পাওঁৱেই, তেওঁৱে মোক ছিলেক্ট কৰি দিয়ে গীতবিলাক। তাৰপিছত লাহে লাহে তেওঁতো নাহা হ'ল, বৰপেটাতে ট্ৰেঞ্চফাৰ হৈ গ'ল। সেইকাৰণে মোৰ অসুবিধা হৈছিলে, কিন্তু আৰু নিজে কৰিব বাধ্য হ'লোঁ আৰু।
0: আৰু আপোনাৰ সময়ত তাৰমানে এনেকুৱা, আমাৰ নিজৰতো আমাৰ বাদ্যযন্ত্ৰী থাকেই, আপোনাৰ ক্ষেত্ৰত লোকগীতৰ ক্ষেত্ৰত আপুনি বাহিৰৰ পৰা আনিব লগা হৈছিল নে আমাৰ পৰাও দিছিলে?
1: দিছিলে, এই বাঁহী বিশেষ কৰি, আৰু মোক মই দুজন পাইছিলোঁ, দোতাৰা আৰু ডগৰৰ পাইছোঁ, আৰু বাকী আৰু কেতিয়াবা তাল চালৰ বজোৱা মানুহো পাইছিলোঁ, আৰু প্ৰভাতদাটো আছিলে কম্পালচৰি। আৰু
0: সাধাৰণতে আপুনি গীতবিলাক আকাশবাণীৰ ভিতৰৰ কথা কৈছোঁ, ইয়াত আপোনাৰ কেইটা ইনষ্ট্ৰুমেণ্ট লৈছিলে আপুনি? দোতাৰা আৰু ডগৰ,
1: বাঁহীটো থাকে আৰু খঞ্জৰি।
0: খঞ্জৰি হয়। এতিয়া তাৰ ভিতৰত বাঁহীটো বোধ কৰোঁ আমাৰ প্ৰভাত শৰ্মা, তেখেতেই ধৰিছিলে নহয় জানো? আৰু এই গানৰ ডাইৰেকশ্যনটো কোনে কৰিছিলে আপোনাৰ?
1: ডাইৰেকশ্যনটো মোক সুধীৰ দাই কৰি দিছিলে, যিখিনি সময় পাইছিলোঁ তেওঁৰ ওচৰতে, তেওঁ কৰি দিছিলে। আৰু কেতিয়াবা ৰামেশ্বৰ পাঠকে

0: কৰিছিলে আৰু মোৰ বিয়াৰ পিছততো মই ইফালে গুচি আহিলোঁ। মোৰ মাহঁতৰ ঘৰত আৰু অহা যোৱা সেয়া কৰোঁ অলপ, তেতিয়াৰ পৰা অলপমান হেৰিটো অহা যোৱাটো কম হ'ল। মই চাকৰিও কৰিছিলোঁ জলসিঞ্চন বিভাগত চান্দমাৰীত, তাতে কোৱাটাৰতে আছিলোঁ। পিছলৈকে আৰু মই নিজেই কৰা হ'লোঁ আৰু, যে মইতো কিবা এটা কৰিবই লাগিব, বেলেগক ৰখি থাকিলে কেনেকৈ হ'ব। গতিকে যিটো ডেট দিছে সেই ডেটত মই যাবই লাগিব।
1: এতিয়া ইয়াৰ ভিতৰতে আপোনাৰ আমাৰ এজন প্ৰযোজক থাকে গীতৰ, নহয় জানো, সংগীত বিভাগৰ পৰা। ধৰকচোন আমাৰ ইয়াতে কেইবাগৰাকীও নাম কৰা প্ৰযোজক আছিল, সেইসকলৰ লগত আপোনাৰ কথা বতৰা বা এৰেঞ্জমেণ্টটো কেনেকৈ হয়?
0: সেইটো মই অহাৰ পিছত হয়।
1: প্ৰভাত দাও আছিল, প্ৰভাত শৰ্মা আছিলে, হয়।
0: সেইখিনি মানে অহাৰ পিছত ষ্টুডিঅ'ত যেতিয়া সোমাওঁ তেতিয়া তেওঁক দেখা পাওঁ আৰু, যিজনে হেৰি কৰে মোক, তেতিয়া তেওঁৰ লগত কথাখিনি পাতি লওঁ আৰু ভালকৈ।
1: আপুনি ইয়াতে ষ্টুডিঅ' ৰিহাৰ্চেল কৰিছিলনে নাই? কৰিছিলতো,
0: অলপ কৰিছিলোঁ, যিখিনি সময় পাওঁ আৰু। ইহঁতে কোনোবা এটা দেৰিকৈ আহিলে অলপমান হেৰি হৈ যায়। এবাৰতো সুদীপদাই দেৰি কৰিছে, বৰপেটাৰ পৰা আহি আহে, পুৰুষদাই পালে পাই পেলাই দিলে নহয় মজাটো। আৰু আৰু পুৰুষদাই ইফালে ইফালে ঘূৰি থাকে, কিন্তু যাৰ য'ত যোনটো ষ্টুডিঅ'ত মানে এইবিলাক
1: বাণীবন্ধন
0: হৈ থাকে, অলপ ঘূৰা পকা কৰি থাকে, কোন কেনেকৈ আছে, কি কৰিছে কি নকৰিছে, চব চাই থাকে। আৰু মানুহজনে অলপমান মানে হেৰি ভয় লাগে নহয়, মানুহ কিবা ক'ব নিশ্চয়। আমি সন্মান কৰিছিলোঁ তেওঁক, মানে ভাল লাগে।
1: আৰু তেখেতৰ কথা এটাই আপোনাৰ জীৱনত প্ৰভাৱো পেলাইছে, আপোনাক ক'লে যে আপুনি আপোনাক লোকগীততে থকাৰ কথা ক'লে।
0: আৰু তেওঁ এবাৰ আমাক ডিব্ৰুগড়ত লৈ গৈছে, গোটেই গ্ৰুপটো, মুকুল দা গৈছে, খগেন দা গৈছে, প্ৰভাত দা গৈছে, সুধীৰ দা গৈছে, আমাক হোলী গীত চিত এই ষ্টুডিঅ'তে মানে আমাক শিকাইছিলে। তাতে হোলী গীতো গাব দিছে দুটা, তেওঁ নিজেই শিকাইছে বহি বহি আমাৰ লগত। তাতে মানে লোকগীতো গাইছোঁ আৰু হোলী গীতো গাইছোঁ, আৰু খগেন দাহঁতে গান গাইছে, ৰচনা গাইছে, কিবা এটা অনুষ্ঠান আছিল,
1: ইনভাইটেড অডিয়েন্স প্ৰগ্ৰাম।
0: হ'ব আমি তাতে আমাক থকা মেলা চব কানৈ কলেজত দিছে, এই হেৰিত ৰাতি থকা বিচনা চিচনা চব তাতেই দিছে। আমি গোটেই মানে হেৰি হৈ আছোঁ আৰু, মানে কেম্পত থকাৰ দৰে তেনেকৈয়ে আছোঁ। আৰু খোৱাটো আমাক ক'ত হোটেলত দিছিল নেকি, আৰু তেতিয়া মহিলাও গৈছিলে দুজনীমান আমাৰ লগত।
1: আৰু আপোনালোকে পিছত সেইটো মঞ্চতহে
0: মঞ্চত কৰিছিল,
1: ৰেডিঅ'ত কৰা নাই। আকাশবাণীৰ আমি যেটো আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান বুলি কওঁ, সেইটোত আপোনাক নিশ্চয় তেনেকৈ আমিতো কৰোঁ। আপোনাৰ আকাশবাণীৰ ষ্টুডিঅ'ৰ বাণীবন্ধন বেছি ভাল লাগিছিল নে তেনেকুৱা ধৰণৰ মঞ্চত কৰাবিলাক ভাল লাগিছিল?
0: মঞ্চত কৰা বেছি ভাল লাগিলে।
1: কেলেই বাৰু, কিবা কথা আছে নেকি?
0: মানুহখিনি বহি থাকে নহয় শ্ৰোতাৰ, মানে যোনে হেৰিটো অনুষ্ঠানটো চাব আহে, তেওঁলোকক তাতে কোনোবা চিনি পালে আৰু ভাল লাগে। মইতো এনেই ডিব্ৰুগড়তো পঢ়িছিলোঁ, গতিকে কানৈ কলেজত যাওঁতে মই মনত পৰিছে এইবিলাক আৰু, এই মোৰ লগৰকেইটাক কাৰোবাক দেখা পালে মানে ভাল লাগিল হয়। ক'ত দেখা পাম আৰু, সিহঁতে পঢ়ি থাকে হেৰিত দৰ্শকৰ মাজত। তেনেকৈ আমি আহিলোঁ আৰু, তাৰপাছত আৰু ডান্সৰ পাৰ্টিও গৈছিলে।
1: তাৰপিছত আপোনাৰ ষ্টুডিঅ'ৰ বাণীবন্ধনৰ কওকচোন, কেতিয়াবাতো গীত এটি এবাৰতে হৈছিল নে দুবাৰ তিনিবাৰ কৰিব লগা হৈছিল? পুৰুষোত্তম দাসে কেতিয়াবা আহি কৈছিল নেকি যে গীতটো বেয়া হ'ল, ভাল হ'ল, বা প্ৰযোজকে কৈছিল নেকি?
0: তেনেকৈ কোৱা নাই, গীতটো দুবাৰ তিনিবাৰ কৰিব লগা হোৱা নাই। কিবা হেৰি হওঁতে যদি অলপ কিবা হেৰি
1: হেঞ্চে যদি মিছ কৰে,
0: কিবা দূৰত থাকে, সেইটো অহা নাই, এইটো ওচৰত অহা, বা মাইক্ৰ'ফোনটো ভালকৈ লোৱা, এনেকৈ মানে কিছুমান কথা তাৰে পৰা আহি পেলাই ভিতৰত কৈ যায় আৰু।
1: হয়, আৰু তাত কৰোঁতে আপোনাৰ অনুভৱ কেনেকুৱা, যে গীতটি যেতিয়া বাণীবন্ধন হৈ গ'ল, আপুনি গালে, গোৱাৰ পিছত এবাৰ আপুনি টেকটো শুনি চোৱাৰ পিছত এনেকুৱা লাগে নেকি গৈ আকৌ এবাৰ গাওঁ, না এইটোৱে ঠিক হ'ব?
0: অৱশ্যে লাগে, ই মোৰ এইখিনি দেখোন অলপমান বেলেগ হৈছে, মই আকৌ গাওঁ। নাই নাই, মই তাৰমানে সেইখিনি ক'বৰ কাৰণে সাহস নহয়, আকৌ কৰিব যিজনে হেৰি কৰি
1: প্ৰযোজকে যদি কয় যে মই অসন্তুষ্ট, তেতিয়াহ'লে
0: আৰু বেলেগ কথা, কিন্তু মই নিজে কৈ পেলাই হ'ব আৰু এনেকে থৈ দিওঁ আৰু।
1: কিন্তু কোনো এটা গীতে আজিলৈকে মানে
0: দুবাৰ গাব লগা
1: হোৱা নাই, সমাদৃতই হৈছে সকলো গীতে, নহয় জানো? আকাশবাণীত আপোনাৰ কৰা সেই 1969 চনৰ পৰা আপুনি একেবাৰে বহুদিনলৈ কৰিয়ে আছে, তাত ও আই কেনে বিয়া দিলা মোক, এই গীতটিৰ কাহিনী কওকচোন, কেনেকৈ আহিল ষ্টুডিঅ'লৈ?
0: সেইটো গীত কি ক'ম, মোক নলিনী চৌধুৰীৰ দাদাই দিছিলে,
1: হয়,
0: তই এইটো গাবিচোন, খুব ভাল পাইছোঁ।

0: তেওঁ পলাকবাৰীত এটা প্ৰগ্ৰামত মোক লৈয়ো গৈছিলে। লৈ যোৱাৰ পাছত মই যেতিয়া গীতটো তেওঁ দিয়া গীতটোৱে গাব গাব কৈছে, তেওঁ গাই গাই উঠিছে গীতটো। তাৰপিছত মোক কৈছে আৰু দৰ্শকক কৈছে এতিয়া স্নেহলতাই গাব, তেনেকৈ মোক ষ্টেজত উঠাইছে আৰু। আৰু মোক ইফালে মনে মনে কৈ আছে, অ' আই কেনেৰী বিয়া দিলি, মই সেইটো গীত গাব লাগিব। গাইছোঁ গাইছোঁ হয়, কিন্তু মোৰ চকুৰ পানী ওলাইছে।
1: কেলৈ বাৰু?
0: কিয় জানো এই ছোৱালী এজনী কেনেকুৱা দিন হয়।
1: আপুনি বিয়াৰ পিছত গাইছে নেকি?
0: পিছত পিছত পিছত পলক মানে আগতে গাইছোঁ ৰেডিঅ'ত, কিন্তু এনে হেৰি অনুষ্ঠানত গাব গোৱা গাওঁ আৰু। সেইদিনা কিয় জানো নলিনা দাক দেখি বা গানটো কেনেকৈ দিছে আমাক মোক, এইবিলাক কথা মনত পৰিয়ে নেকিয়ে মোৰ মানে বিৰাট কিবা এটা হেৰি চেণ্টিমেণ্টত লাগিছে আৰু। তাৰপিছত মই সেইটো গাই মই চকুৰ পানী উমিছিছোঁ। তাৰপিছত সুধীৰ দাও কৈছিলে, সুধীৰ দাই কৈছে তই কিয় কান্দিছ, এই এজনী ছোৱালী বিয়া দিয়াৰ পিছত কেনে হয়, ভাল হয় বেয়া হয়, সেই বিলাক কথা গালে মানে মনটো কিবা বেয়া লাগি
1: যায়,
0: উদং উদং লাগে। মন তেনেকুৱা হয়তো ছোৱালী আছে কিছুমান, তাহাঁতেও হয়তো কান্দিব পাৰে, জানো কিয় বা হৈ গ'ল, এনেকৈ ক'লোঁ মই।
1: ঠিক আছে বাইদেউ, আপোনাক মই এতিয়া কৈ থৈ দিওঁ, আমি আজি অনুষ্ঠানৰ শেষত অ' আই কেনে বিয়া দিলা মোক এই গীতটি শুনিম, এতিয়াতো আৰু আপুনি নাকান্দে, নে অনুভৱবিলাক এতিয়াও আহে নেকি?
0: আহে মাজে মাজে, নহা নহয়,
1: কিন্তু তথাপিও শুনিম। এতিয়া আপোনাৰ লগত ইমান আবেগ মানে জৰ্জৰিত এতিয়া গীত, যিটো গীত আপুনি মঞ্চত পৰিৱেশন কৰি আপুনি চকু পানী টুকিছিল, সেই গীতটি আমি শ্ৰোতাৰ লগত আজি শুনোচোন বাৰু, আমি শুনিম সেই গীতটি। আৰু আজি আমি এই খণ্ডৰ পৰা এইখিনিতে বিদায় লওঁ, আমি তাৰপিছত আপোনাক ইয়াৰ পিছৰ খণ্ডত লগ পাম, তাত আমি কথা পাতিম, আৰু কথা পাতিবলগীয়া আছে, আপোনাৰ বহুত কথাই বাকী আছে, আৰু সেইখিনি কথা পাতিম আমি ইয়াৰ পিছত। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰী। প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায় উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান

0: প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA-ৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDA বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং সাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
5: जिस तरीके से हेमंत बिस्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत बिस्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूँ और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूँ।
4: ৰাজ্যখনত নতুন মন্ত্ৰীসভাই কাইলৈ শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনোৱা মতে কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুহজাই, বশিষ্ঠ পথ আৰু শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ 5 বিশিষ্ট সাহিত্যিকলৈ 2025 অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱীপ্ৰসাদ বাগৰুদিয়া, নগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে।

কেন্দ্রীয় সরকারে ঘোষণা করা 2025 বর্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ আন 41খন পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: Have a great day.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে ইয়া বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা শিল্পী নিজা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: নীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অপূৰ্ব কুমাৰ দাসে গোৱা এটি গীত। গীতৰ ৰচনা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ্নিৰ্মাণৰ 75 বছৰ পূৰ্ণ উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণত্ৰয়ৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:30 যামিনী কুমাৰ গোস্বামী ৰচিত নাটক পৰিণয় প্ৰস্তুতি, প্ৰযোজনা নয়ন প্ৰসাদৰ। সন্ধিয়া 6:40 ক্ৰীড়া বাৰ্তা। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত অৰুণিমা দেৱীয়ে যুগুতোৱা 9ম শ্ৰেণীৰ ইংৰাজী পাঠ দ্য ৰোড নোট টোকেন। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত প্ৰীতিমালীৰ গল্প আৰু পম্পী ডেকাৰ কবিতা। যুগুতাই আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্ণ উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDAৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং চাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
1: जिस तरीके से हेमंत विश्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत विश्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूँ और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूँ।
0: উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত 70 ডলাৰৰ পৰা প্ৰায় 126 ডলাৰলৈ বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
2: এক জমানা থা জব সংকট আতা থা তো লোক দেশ হিত মে সোনা দান দে দেতে থে আজ দান কি জৰুৰত নহীঁ হ্যায় লেকিন দেশ হিত মে হমকো এ তয় কৰনা পড়েগা কি সাল ভৰ তক ঘৰ মে কোই ভি ফাংচন হো কোই ভি কাৰ্যক্ৰম হো হম সোনে কে গহনে নহীঁ খৰিদেংগে সোনা নহীঁ খৰিদেংগে বিদেশী মুদ্ৰা বচানে কে লিয়ে হমাৰি দেশভক্তি হমে চুনৌতি দে ৰহী হে আৰু হমে ইস চুনৌতি কো স্বীকাৰ।

0: व्यवहार करते हुए विदेशी मुद्रा को बचाना होगा।
1: ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। পশ্চিমবংগত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনোৱা আহ্বানক কংগ্ৰেছ আৰু বাওঁ দলসমূহে কঠোৰভাৱে অস্বীকাৰ কৰিছে। শ্ৰীমতী বেনাৰ্জীয়ে এটা ভিডিঅ' বাৰ্তাত কংগ্ৰেছ, চি পি আই এম আৰু কট্টৰ বাওঁ দলকে ধৰি সকলো বিৰোধী দলক বিজেপিৰ বিৰুদ্ধে একত্ৰিত হবলৈ আহান জনাইছিল। কংগ্ৰেছৰ মুখপাত্ৰ সৌম্য এ ৰয়ে এই আহানক অস্বীকাৰ কৰি 2013 চনত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে মাওবাদী হিংসাৰ কথা উল্লেখ কৰে। তেওঁ লগতে বিগত নিৰ্বাচনত কংগ্ৰেছক অপমান কৰি বিজেপিৰ উত্থানত সহায় কৰা বুলি তৃণমূল কংগ্ৰেছক অভিযোগ তোলে। ইপিনে ৰাজ্যখনত নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ আহ্বানক অপ্ৰাসংগিক বুলি উল্লেখ কৰি তেওঁৰ কথাৰ কোনো ৰাজনৈতিক গুৰুত্ব নাই বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ অন্য 41খন পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে নগাঁৱৰ জুমুৰমুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে কিছুদিন পূৰ্বে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ চৌহদত হ'বলগীয়া এই অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হ'ব। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা 10:15 আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত অতিথিসকলক বিশেষকৈ মৌজাদাৰ, গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হ'ব। এই অনুষ্ঠানতেই পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী চেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হ'ব। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰলোচাৰ ভাষণেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। বিশ্বনাথ জিলাৰ বিহালি আৰু হেলেম আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি মাঘে ৰৌমাৰী গাঁৱৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰত বৰঙাবাৰীৰ এজন ব্যৱসায়ীৰ পৰা গজেন অসম নামৰ আলফাৰ এজন সদস্যই ধন দাবী কৰিছিল। আলফাৰ সদস্যজনক যোৱা 24 এপ্ৰিলত সেনাবাহিনীয়ে নাগালেণ্ড সীমান্তৰ পৰা আটক কৰি

0: বিভাগৰ আৰক্ষীক গতাই দিয়ে। এই সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে কালি হৰেণ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ বিৰুদ্ধে হেলেম থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰবিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰুৰ ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ লক্ষ্যৰে ভাৰতে আজি এ এফ চি 17 বছৰ অনুৰ্ধৰ এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক চীনৰ মুখামুখি হ'ব। চুজৌ স্পৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই খেলখনত জয়লাভ কৰিলেই ভাৰতে ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব। ইয়াৰ পূৰ্বে কেৱল আয়োজক দেশ হিচাপেহে বিশ্বকাপত স্থান লাভ কৰা ভাৰতীয় মহিলা ফুটবল দলৰ বাবে খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি বিশ্বকাপত প্ৰৱেশ কৰা এয়া হ'ব ইতিহাসৰ প্ৰথমটো সুযোগ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হোৱাটো নিশ্চিত হোৱা, কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি, সকলোকে মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান, তামিলনাডুত টিভিকে মুৰববী শ্ৰী যোছেফ বিজয়ৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ, ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ইয়াৰে এন ডি এৰ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হৈ ক্ৰমাগত দ্বিতীয়বাৰলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ বাট প্ৰশস্ত হোৱা তথা কাইলৈৰ শপতগ্ৰহণৰ বাতৰিটো প্ৰতিখন কাকতিৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতে এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব নিৰ্বাচিত, 12 মে'ত মুখ্যমন্ত্ৰীৰূপে শপত, অসমীয়া প্ৰতিদিন কাকতে কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ শৰ্মাই, আৰু দি আছাম ট্ৰিবিউনে শৰ্মা টু টেক অথ এজ চি এম অন মে 12 শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ডিজেল পেট্ৰল আদি ব্যয়ত মিতব্যয়ী হ'বলৈ জনোৱা আহ্বানৰ বাতৰিটো আজি কাকতসমূহে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কাৰক তথা ভৱিষ্যতৰ আশংকা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে ভয়াৱহ দিন আসন্ন, ইন্ধন ৰাহিৰ বাবে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শিৰোনামৰ এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক পেট্ৰল ডিজেল গেছ ব্যৱহাৰত সংযমী হওক, হঠাৎ মোদীৰ আহ্বান। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে তামিলনাডুত আৰম্ভ বিজয়ৰাজ, অৱশেষত শপত দলে চলচ্চিত্ৰ তাৰকা বিজয় আৰু দ্য চেণ্টিয়েল কাকতে বিজয় স্বৰ্ণিনেছ তামিলনাডু চি এম শীৰ্ষক দিছে। ৰাজ্যৰ 5গৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আগবঢ়োৱাৰ বাতৰি এটাকো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ। দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান।

কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনো আহক ওদালগুৰি জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ওদালগুৰি জিলাৰ আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই। অসম বিধানসভা নিৰ্বাচনৰ সদ্যঘোষিত ফলাফলত ওদালগুৰি জিলাৰ চাৰিওটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বিটিচিৰ আন কেইখন জিলাৰ লগতে ওদালগুৰিৰ চাৰিটা সমষ্টিতো এন ডি এৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। জিলাখনৰ চাৰিটা সমষ্টিৰ ভোটগণনা ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিসৰত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত কঠোৰ নিৰাপত্তাৰ মাজেৰে সুকলমে সম্পন্ন হয়। ৰাইজৰ বহু উৎকণ্ঠাৰ অন্ত পেলাই ওদালগুৰি জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত বি পি এফ আৰু এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। জিলাখনত ইউ পি পি এল দলক বিটিচি নিৰ্বাচনত কৰাৰ দৰেই সম্পূৰ্ণৰূপে ৰাইজে প্ৰত্যাখ্যান কৰে। দলটোৱে কোনো আসন লাভ কৰিবলৈ সক্ষম নহল। মাজবাট সমষ্টিত বি পি এফৰ চৰণ বড়োৱে 84,718 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰীতি ৰেখা বাৰ্লাক 55,546 ভোটত পৰাজিত কৰে। ওদালগুৰি সমষ্টিত বি পি এফৰ ৰিহণ্ডৈ মাৰীয়ে 74,800 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী ইউ পি পি এলৰ প্ৰাৰ্থী দীপেন বড়োক 27,554 ভোটত পৰাজিত কৰে। তৃতীয় স্থানত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেণ দৈমাৰীয়ে 9,429 ভোট লাভ কৰে। টংলা সমষ্টিত বিজেপিৰ বিকন চন্দ্ৰ ডেকাই 84,309 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ ৰোহিত পাৰিগাক 54,601 ভোটত পৰাজিত কৰি বৃহৎ ব্যৱধানত জয়লাভ কৰে। ভেৰগাঁও সমষ্টিত ডি পি এফৰ মহেশ্বৰ বড়োৱে 67,105 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী ইউ পি পি এলৰ নেৰচন বড়ো 37,797 ভোটত পৰাজিত কৰে।
1: ৰাজ্যখনৰ আন আন প্ৰান্তৰ দৰে বিটিচিৰ ওদালগুৰি জিলাতো ৰঙালী বিহু, বৈশাগু, বাইখু আৰু বিশোৱা উৎসৱ জিলাখনৰ শান্তি আৰু জনগোষ্ঠীয় সমন্বয় গঢ়াৰ সেতুৰূপে পৰিগণিত হৈছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: ওদালগুৰি জিলাবাসী অসমীয়া ৰাইজে বাপতিসাহন ৰঙালী বিহু উদযাপনৰ সৈতে সংগতি ৰাখি জিলাখনৰ প্ৰান্তে প্ৰান্তে বহাগী উৎসৱ অনুষ্ঠিত কৰি জাতীয় সংস্কৃতিৰ অস্তিত্ব বৰ্তাই সমান্তৰালকৈ নৱপ্ৰজন্মৰ মাজত প্ৰতিযোগিতাৰ ভাৱ সৃষ্টিৰ প্ৰেৰণা উৎসৰূপে পৰিগণিত হৈছে। একেদৰে বড়ো জনগোষ্ঠীয় ৰাইজে বৈশাগু উৎসৱ, ৰাভাসকলে বাইখু, কোচ ৰাজবংশীসকলে বিহুৱা উৎসৱৰ জৰিয়তে নিজৰ জাতীয় সত্তাক বৰ্তাই ৰখাৰ উপৰি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দুপৰ নিশালৈকে অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াত সমবেত হৈ ৰাইজে আনন্দ উৎসাহত বিলীন হোৱা দৃশ্যই এসময়ৰ অশান্ত জৰ্জৰ বিটিচি অঞ্চলত শান্তিময় পৰিৱেশ বিৰাজ কৰাকে প্ৰতীয়মান কৰিছে।
1: অসম ৰাজ্যিক শিক্ষা পৰিষদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ব্যক্তিগত বিদ্যালয়ক চেৰ পেলাই ওদালগুৰিৰ চৰকাৰী বিদ্যালয়ে চমক সৃষ্টি কৰিছে। বিজ্ঞান শাখাত এইবাৰো উত্তীৰ্ণৰ হাৰ 100%, কলা শাখাত উত্তীৰ্ণৰ হাৰ 98.33%। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
2: ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত আছে। বিজ্ঞান শাখাত এইবাৰো উত্তীৰ্ণৰ হাৰ 100%, কলা শাখাত উত্তীৰ্ণৰ হাৰ 98.33%। 7 শিক্ষাৰ্থীয়ে লাভ কৰে ডিষ্টিংচন সহ মাৰ্ক। সৰ্বমুঠ 118 প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰ বিপৰীতে টংলাৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফলো সন্তোষজনক হোৱাত নগৰখনৰ আনন্দ বন্যা বৈছে। ওদালগুৰি জিলাৰ শৈক্ষিক বাণিজ্যিক নগৰী টংলাৰ নেশ্যনেল পায়নিয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কলা শাখাত প্ৰণৱ পৰেলে 93.3%, ওদালগুৰি জিলাৰ শ্ৰেষ্ঠ তৰংগিনী বেজবৰুৱা আৰু উপাস্য শৰ্মাই 92.02%, বিজ্ঞান শাখাত পালক চক্ৰৱৰ্তীয়ে 90% আৰু বাণিজ্য শাখাত ওদালগুৰি জিলাৰ ভিতৰত ৰিপ ৰিপ ৰাভাই 90% নম্বৰ সহ কৃতিত্বৰে উত্তীৰ্ণ হৈ বৃহত্তৰ টংলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অৰুণোদয় একাডেমীৰ পৰা বিজ্ঞান শাখাত 100% উত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত 93% উত্তীৰ্ণ হৈছে। টংলা প্ৰেচিডেঞ্চি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী নাইনা ডেকাই কলা শাখাত 90%, বাণিজ্য শাখাত হৰপ্ৰীত সিঙে 88.4% আৰু বিজ্ঞান শাখাত বঞ্জিতা ডেকাই 84% নম্বৰ সহ কৃতিত্বৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ 97.6%। অক্সিলিয়াম কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখা আৰু কলা শাখাত 100% উত্তীৰ্ণ হৈছে। টংলা নগৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল সন্তোষজনক। ইংৰাজী বিষয়ত ৰাজ্যৰ ভিতৰতে 99% সৰ্বোচ্চ নম্বৰ পাই জিলাখনৰ হৰিচিঙা দুদিন গাঁৱৰ মেধাৱী ছাত্ৰী অম্বিকা দৈমাৰী।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ওদালগুৰি জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল ওদালগুৰি জিলাৰ আমাৰ সংবাদদাতা নাৰায়ণ ডেকা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমেই শুনক কেইখনমান অসমীয়া ছবিৰ কেইটিমান গীত। প্ৰথমে শুনোৱা হওক সন্তান ছবিৰ এটি গীত, ৰিদীপ দত্ত আৰু দেৱজানী বৰাৰ দ্বৈত কণ্ঠত।
1: মিঠা মিঠা মিঠা মিঠা।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনো আহক বনহংস ছবিৰ এটি গীত, ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ দ্বৈত কণ্ঠত।

0: ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ দ্বৈত কণ্ঠত বনহংসজীৱী গীতটি শুনিলে। গীতৰ কথা আছিল ভূপেন হাজৰিকাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক ফোনতৰা ছবিৰ এটি গীত, নীলিমা খাতুনৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক মুকুতা ছবিৰ এটি গীত, দীপেন বৰুৱা আৰু অনিমা চৌধুৰীৰ দ্বৈতকণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। ইমান প্ৰস্তুতাসকলে চিত্ৰগীত অনুষ্ঠানত অসমীয়া ছবিৰ কেইটিমান গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এতিয়া শুনক কেইটিমান হিন্দী ছবিৰ গীত। এইবাৰ এয়া ইনচাফ ছবিত অনুৰাধা পৰ্বালৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ফাৰুক কেজাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়,

0: তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: এবাৰিয়া নামক হালাল ছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু আশা ভোচলেৰ দ্বৈতকণ্ঠত, গীতিকাৰ অঞ্জন।
3: আরে আরে আরে না না না না না না না

আজি চিত্ৰগীত অনুষ্ঠানত শেষত শুনোৱা হওক কালাবাজাৰ ছবিৰেটি গীত, কুমাৰ চানু, সাৰিকা কাপুৰ আৰু সহশিল্পীৰ কণ্ঠত গীতৰ কথা ইন্দিবাৰৰ।

0: আইতা
1: হা
0: আপোনাৰ নামত
2: সকলোবোৰ মই বেংক লকাৰ ফিক্সড ডিপোজিট সকলোতে এওকৈ তো নমিনি বনাইছো কাইলৈ যেতিয়া মই নাথাকিম তেতিয়া পইচা পাবলৈ এওলৈ সহজ হ'ব
1: এনে কথা কব নাপায় কি যে
3: আৰবিআই কয়
4: জানি লওক সতৰ্ক হৈ ৰওক
5: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু হাতে পাতে সুৰৰ আৱেশ
6: নমস্কাৰ প্ৰিয় শ্ৰোতা হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে প্ৰিয় শ্ৰোতা আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ গতিকে আহকচোন পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ
1: হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ আপোনাৰ পৰিচয়টো জনাব
7: মোৰ নাম প্ৰদীপ বৰা
1: আপুনি ক'ত থাকে
7: জাপৰি গোপ
1: এতিয়া কি কৰ্মৰ সৈতে ব্যস্ত
7: তেতিয়াহ'লে
6: প্ৰিয় শ্ৰোতা শুনোচোন আহক অসীম কুমাৰৰ কণ্ঠত এই গীতটি

0: নমস্কাৰ।
1: হাতে পাতে সুৰৰাবেশ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
2: মোৰ পৰিচয় ফটিক ৰাজবংশী। মোৰ দোকান আছে।
1: ক'ত আপুনি দোকান দিয়ে?
2: ইয়াতে গণেশগুৰি চাৰিআলি।
1: আপুনি খুব সুন্দৰকৈ চাহৰ দোকান এখন দি আছে। কেতিয়াৰ পৰা আৰম্ভ কৰিছে ব্যৱসায়?
2: মোটামুটি মই 96ৰ পৰা মোৰ আৰম্ভ হৈ আছে।
1: আগতে আপুনি ক'ত দিছিলে?
2: মই ইয়াতে।
3: আপুনি প্ৰায় 30টা বছৰ গুৱাহাটীত থাকি নিজৰ লগতে এটা পৰিয়ালক খুব সুন্দৰকৈ চলাই আছে। মই যদি আপোনাক সেই 30 বছৰ আগৰ গুৱাহাটীখনৰ কথা আৰু আজিৰ বৰ্তমানৰ গুৱাহাটীখনৰ কথা সুধো, তেতিয়াহ'লে আপুনি কি ক'ব বিচাৰিব?
2: এতিয়া আমি ধৰক, যেতিয়া আমি 96ৰ পৰা বেপাৰ কৰিছিলোঁ, তেতিয়া আমি বহুত অশান্তিত তাৰমানে দিন কটাব লগা হৈছিল। এই দোকান ভাঙে, এই কিবা কৰে, এই পুলিচৰ উৎপাত। এতিয়া কিন্তু একো নাই, আজি 10টা 15টা বছৰ। এতিয়া আমি যিটো বস্তু দেখা পাই আছোঁ, সেই বস্তুটো তাৰমানে এতিয়া ধৰক যিখন চৰকাৰ চলি আছে সেইখনৰ পৰা আমি বহুতখিনি সুবিধা পাইছোঁ।
1: আপোনাৰ ঘৰত কোন কোন আছে?
2: মোৰ ঘৰত মোৰ দাদা আছে, নবৌ আছে, তাৰপিছত মোৰ ভাই ভতিজা আছে।
1: আপুনি গুৱাহাটীতে থাকে?
2: মই গুৱাহাটীতে থাকো।
1: আপোনাৰ অৰিজিনেলে?
2: অৰিজিনেল মোৰ নলবাৰী।
1: আমাৰ এই অনুষ্ঠানত এই মুহূৰ্তত কাৰ গান শুনিব বিচাৰি?
2: এতিয়া আমাৰ প্ৰথম হ'ল আমাৰ যিটো অসমৰ ছিংগাৰ জুবিন দা, জুবিন দাৰ গানকে আমি সদায় ভাল পাওঁ।
1: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ দাদা, আপোনাক হাতে বাতে সুৰৰ আপেক্ষ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: হয়, মোৰ নাম দেৱজিৎ শইকীয়া।
0: আপুনি ক'ত থাকে?
1: মই বেলতলাতে থাকোঁ।
0: আপুনি যিহেতু বশিষ্ঠ চাৰিআলি অঞ্চলত ই ৰিক্সা চলায়, গতিকে এই ব্যৱসায়টো বৰ্তমান কেনেকুৱা চলিছে?
1: এই ব্যৱসায়টো মোটামুটি চলি আছে, কিন্তু আজিকালিতো ইমান ভাড়া নাই, চলাই থকা হৈছে আৰু।
0: আৰম্ভণিতে আছিলে?
1: আৰম্ভণিতে আছিলে, আজিকালি ভাড়া কমি গৈছে, এতিয়া ইমানটা নাই।
0: হ'লেও দিনত কিমানকৈ থাকে?
1: দিনত এতিয়া তেনেকৈ ক'ব নোৱাৰি, মানে কেতিয়াবা বেছিও থাকে, কেতিয়াবা কমো থাকে, 1000 টকাৰ ভিতৰত হয় আৰু।
0: হয় হয়, আপোনালোকৰ কথা পাতি খুব ভাল লাগিলে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
1: অসমীয়া গান।
2: হয় প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক তৰালি শৰ্মাৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ দাদা, হাতে পাতে সুৰৰ আবেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ধ্ৰুৱজ্যোতি দাস। দৈ, ক্ৰীম সকলোবোৰ ইয়াতে মানে উভৈনদী হৈ পৰিছে। আৰু সাধাৰণতে কি, এতিয়া গুৱাহাটীত ধৰক এই গাঁৱলীয়া পৰিৱেশ এটা পোৱা নাযায়, কিন্তু এইখনলৈ আহিলে অলপ সেনেকুৱা গাঁৱলীয়া পৰিৱেশ এটাও পোৱা যায় আৰু সকলোখিনি ইয়াতে সহজলভ্য হয়। এইখিনিয়ে।
0: আপুনি ক'ৰ

0: আহিছে সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব।
1: মই হ'ল ৰামদিয়া, হাজু ৰামদিয়া, আৰু মোৰ তাত দৈ ক্ৰীম এইবোৰ পোৱা যায়।
0: হাজু ৰামদিয়া বুলি ক'লে দৈ আৰু ক্ৰীমৰ বাবে বিখ্যাত, গতিকে আপোনালোকৰ প্ৰডাক্টখিনিৰ বিষয়ে কওক।
1: আমাৰ একচুৱেলি আমাৰ গোটেই মিল্ক যিটো ডাইৰেক্ট যিমানখিনি থাকে গোটেইখিনি প্ৰডাক্টেই আছে, কিন্তু ইয়াতে অনাৰ অসুবিধা হয় কাৰণে ইয়াতে অকল দৈ ক্ৰীম আৰু ৰসগোল্লা লৈ অহা হৈছে, আৰু ঘিটো অনা যায় কিন্তু আজি অনা নাই, কালি পৰহি মানে আনিম। আৰু বাকী পনীৰ পোৱা যায় কিন্তু সেইবোৰ ইয়াতে অলপ আনিবলৈ অসুবিধা হয় কাৰণে আনা নাই। এনেই আমাৰ গুৱাহাটীত ছাপ্লাই প্ৰত্যেক দিনাই হয়।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
1: মায়াবিনী, সেইটোকে শুনাবলৈ অনুৰোধ কৰিলোঁ।
0: ঠিক আছে, ধন্যবাদ।

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠর এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
2: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীনাৰায়ণ বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱীপ্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমাল মহাত্তলৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন ৫০,০০০ টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা পৰা সপ্তম দৰমহা আয়োগ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। লখিমপুৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰথমখন কাৰ্যকৰী সভা কালি অনুষ্ঠিত হয়। এই সভাত মূল সমিতিৰ লগতে 35খন উপ সমিতি গঠন কৰা হয়। এই উপ সমিতিসমূহৰ সভাপতি সম্পাদকসকলৰ উপস্থিতিত অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি চক্ৰধৰ সোণোৱালে সভাপতিত্ব কৰে। সভাত লখিমপুৰ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কোঁৱৰ আৰু সম্পাদক প্ৰবীণ নেওগসহ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে অহা বৰ্ষৰ 5, 6 আৰু 7 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সংঘৰ 96 সংখ্যক অধিৱেশন নপাম অঞ্চলত অনুষ্ঠিত হ'ব। IPL ক্ৰিকেটক লৈ চলি থকা এটা অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 4 জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰথমে শিলচৰৰ দাস কলনী এলেকাত অভিযান চলাই 3 জন লোকক আটক কৰাৰ লগতে কেইবাখনো বহী, 7টা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ইয়াৰ পাছত আশ্ৰম ৰোড এলেকাত চলোৱা দ্বিতীয়টো অভিযানত আৰক্ষীয়ে নগদ ধন আৰু 2টা মোবাইল ফোনসহ 8 জন লোকক আটক কৰে। ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি অনলাইন এপৰ জৰিয়তে IPL বাজি লগাই আহিছিল। যোৱা চক্ৰটোৰ আৰ্থিক লেনদেন 50 লাখ টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস আৰু আনোৱাৰ আলী। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে আতিকুৰ ৰহমান। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ, মিতুল গগৈ আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা শিৱ

ক্ৰমে ডক্টৰ শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ডক্টৰ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহুলি, পাঞ্জাবাৰী, চুৰমাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বৈশিষ্ট শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত সাৰথী বৰাই জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয় হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰমুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনায়। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনাইছে। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্ত শাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰে। পুৱা 10:15 আৰম্ভ হোৱা এই অনুষ্ঠানত অতিথিসকলক, বিশেষকৈ মৌজাদাৰ, গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আদৰণি জনোৱা হয়। ইয়াৰ পাছতে অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী চেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰও প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জিমি, কুকি, হামাৰ, পাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছৰ ভাষণেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগক অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। ৰাজ্যৰ 5গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নুমল মাহাত্তালৈ আগবঢ়োৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী

0: অনুগৰীৰ গাতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা দুখন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ সহযোগত বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হৈছে। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা মৌখিনি এপেডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ট্ৰেন্স ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিব ৰাজৰিয়াই কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে জানিবলৈ দিয়ে। IPL ক্ৰিকেটক লৈ চলি থকা এটা অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 4 জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰথমে শিলচৰৰ দাস কলনী এলেকাত অভিযান চলাই 3 জন লোকক আটক কৰাৰ লগতে কেইবাখনো বহী, 7টা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ইয়াৰ পাছত আশ্ৰম ৰোড এলেকাত চলোৱা দ্বিতীয়টো অভিযানত আৰক্ষীয়ে নগদ ধন আৰু 2টা মোবাইল ফোনসহ আন এজন লোকক আটক কৰে। ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি অনলাইন এপৰ জৰিয়তে IPL বাজি লগাই আহিছিল। যোৱা চক্ৰটোৰ আৰ্থিক লেনদেন 50 লাখ টকাৰো অধিক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন। কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: गाते हैं तो हम मंत्र बोलते हैं ओम नाभ्या आसीद अंतरिक्ष नाभि अर्थात हमारे शरीर का नाभि क्षेत्र और उसी में अंतरिक्ष बोला यानी कि उसी को अंतरिक्ष की संज्ञा दी गई और उसके अंदर उस नाभि से अंतरिक्ष में हम 3 लोकों की कल्पना करते हैं पृथ्वी लोक जिसे भूलोक कहा अंतरिक्ष लोक जिसे भुवा लोक कहा और सूर्य लोक जिसे सह लोक कहा तो इन 3 चक्रों में जब हम बात करते हैं पंच प्राणों के बारे में प्राण अपान उदान समान और व्यान ये 3 प्रकार जैसे एक व्यक्ति मनुष्य भोजन मुख से करता है दृष्टि रूप से भगवान किस रूप से लेते हैं दृष्टि रूप से और वायु मार्ग से ग्रहण करते हैं इसीलिए जब भगवान को भोग लगा दिया जाता है तो फिर बाद में वो भोजन नहीं रह के प्रसाद बन जाता है तो प्रसाद की संज्ञा क्यों क्योंकि भगवान ने उसका आंखों से नेत्रों से अपनी दृष्टि से और अपने वायु मार्ग से ग्रहण करके उसका स्पर्श कर लिया है उस तेजोमय रूप को उसको आकार दे दिया तो लिंग का अभिप्राय क्या है उस शिव यानी वो आत्म रूप में जो लिंग रूप है जो हमें अपने मूल व्यवस्था को बताता है हम यदि अपनी एक चक्र की व्यवस्था समझे तो हम देखेंगे 4 प्रकार के जीव उत्पन्न होते हैं जरायुज जो गर्भ से पैदा होते हैं अंडज जो अंडे से पैदा होते हैं सुइदज जो दुर्गंध पसीना आदि से पैदा होते हैं और चौथा उद्भिज जो पेड़ पौधे जो जड़ों से पैदा होते हैं इन 4 प्रकार की सृष्टि हम देखेंगे किसी भी ब्रह्मांडीय प्रकृति में पैदा हो सकते हैं
2: जी तो आपने प्रसाद का जिक्र किया बीच में यानी जब भी हम किसी पावन भूमि का दर्शन करके आते हैं घर पर तो प्रसाद जरूर साथ लेकर आएं और वो घर परिवार में वितरित किया जाए
1: बिल्कुल अब यहां पर क्योंकि शिवजी को जब पूजन किया जाता है तो एक विशेष प्रावधान है कि प्रसाद लाएं या ना लाएं, क्योंकि यह भी बोला कि शिव पे चढ़ा हुआ प्रसाद ग्रहण कर लिया तो कुत्ते की योनि मिलती है, ऐसा वर्णन भी मिल गया शास्त्रों में। तो कहने का तात्पर्य क्या है कि उसको प्रत्यक्ष नहीं लेना है। लोग कहते हैं जो शिव पर जल चढ़ा उसको ग्रहण करना चाहिए, तो बोला कि क्योंकि भगवान शिव ने चंडमुंड आदि को अधिकार दिया कि मेरा

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সূৰ্য দাসৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত এয়া নিত্যা দত্ত ৰচিত এটি গীত।

ইমান পৰি সূৰ্য দাসৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতৰ কথা আছিল নিত্যা দত্তৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো অনন্তলাল আৰু সংগীবৃন্দৰ কণ্ঠৰ, ক্ষমা কৰিব, অনন্তলাল আৰু সংগীবৃন্দৰ চেহনাই বাদন ৰাগ সুধ সাৰং।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰি অনন্ত লাল আৰু সংগীসকলৰ চেহনাই বাদন শুনিলে। ৰাগ আছিল সুধ সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ অমৃত পৰ্ব উপলক্ষে বিশেষ মহাপূজা আগবঢ়ায়। তেওঁ কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্য কিৰণ এৰবেটিক্ছ দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণ কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে গুজৰাটৰ প্ৰভাসপাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গহিল চক্ৰলৈ 1 কিলোমিটাৰ জোৰা এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে এই বিশেষ সোমনাথ অমৃত পৰ্ব আয়োজন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে এই উৎসৱত ভাৰতৰ আভ্যন্তৰীণ শক্তি আৰু সোমনাথ মন্দিৰক আধ্যাম্মিকতা তথা বিশ্বাসৰ প্ৰতীক হিচাপে উদযাপন কৰি অহা হৈছে। তেওঁ লগতে কয় যে এই উৎসৱে দেশৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাক শক্তিশালী কৰিছে যাতে ভৱিষ্যৎ প্ৰজন্ম ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী অভিযন্তা উদ্ভাৱক

আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সফলতাৰ বাবে মেধাৱী বিজ্ঞানীসকললৈ শ্ৰদ্ধা জনাই শ্ৰীসিঙে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শিতা আৰু সাহসক অভিবাদন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ প্ৰযুক্তি বিশেষজ্ঞ আৰু প্ৰযুক্তিৰ সৈতে জড়িত যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে ভাৰতে উদ্ভাৱনমূলক বিকাশেৰে দেশৰ উন্নয়ন ত্বৰান্বিত কৰাৰ পদক্ষেপ লৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও এটা বাৰ্তাত এই দিৱস পালনে প্ৰযুক্তিগত উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃতাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈকে ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শনো কৰিব। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা 13-15 মে'লৈ চীন ভ্ৰমণ কৰিব। প্ৰায় 9 বছৰৰ পাছত এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চীন ভ্ৰমণ কৰাটো গুৰুত্বপূৰ্ণ।

0: হিচাপে বিবেচিত হৈছে। তদুপৰি আমেৰিকা, ইজৰাইল, ইৰাণৰ যুদ্ধকালীন পৰিস্থিতি আৰু হৰ্মুজ প্ৰণালীৰ অৱৰোধে বিশ্বজুৰি সৃষ্টি কৰা ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণে গুৰুত্ব লাভ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি অষ্ট্ৰেলিয়াৰ জলবায়ু আৰু শক্তিমন্ত্ৰী চেৰিছ বয়ানৰ সৈতে নতুন দিল্লীৰ পৰা এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে এই বৈঠকত পৰৱৰ্তী বছৰত আলোচনাত অংশগ্ৰহণ কৰিব পৰা দলসমূহ আৰু তেওঁলোকৰ মূল বিষয়সমূহ কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। উত্তৰাখণ্ড প্ৰশাসনে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি চাৰধাম তীৰ্থযাত্ৰীসকল আৰু পৰ্যটকক সাৱধানতামূলক ব্যৱস্থাসমূহ মানি চলিবলৈ আহান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যাতে পাহাৰীয়া ৰাজ্যখনত হোৱা প্ৰবল তুষাৰপাত আৰু প্ৰতিকূল পৰিৱেশৰ পৰা জনসাধাৰণ সুৰক্ষিত হৈ থাকিব পাৰে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ ভাটিয়াত সংমণ্ডলৰ কাকিৰা লাহৰু পথত হোৱা এটা মটৰ দুৰ্ঘটনাত ছগৰাকী পৰ্যটকৰ মৃত্যু হয়। আনহাতে আন চাৰিগৰাকী পৰ্যটক গুৰুতৰভাৱে আহত হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলনীয়ে কয় যে দুৰ্ঘটনাটোৰ সময়ত অঞ্চলটোত প্ৰবল বৰষুণ হৈছিল। তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ পাছতে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱা হয়। দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কবিতা গোস্বামীৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃত্বাধীন এনডিএৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো

বাৰ্ষিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা অনুকূল পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী অভিযন্তা উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ গীত।

ইমান পৰি বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰিছোঁ নেপালী।

0: অগ্ৰগামিনী। বৰ্তমান যুগত এগৰাকী নাৰী বিজ্ঞান, সমাজ, অৰ্থনীতি, ৰাজনীতি আদি ক্ষেত্ৰত আগবাঢ়ি গৈছে যদিও নাৰীৰ প্ৰতি শোষণৰ কাহিনী যেন এতিয়াও অন্ত পৰা নাই। এনে শোষণৰ বিৰুদ্ধে নিজক মুক্ত কৰি পুৰুষৰ সমানেই আগবঢ়াই নিবৰ বাবেই এচাম প্ৰগতিবাদী নাৰীৰ চিন্তা চৰ্চাৰে সৃষ্টি হৈছিল নাৰীবাদ। এই নাৰীবাদ আছিল পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে গঢ়ি উঠা এক সংগ্ৰাম। ইউৰোপৰ শিল্প বিপ্লৱে প্ৰসাৰ কৰা গণতান্ত্ৰিক ধাৰণা, ফৰাচী বিপ্লৱৰ সাম্য মৈত্ৰী, মুক্তি ধৰণীৰ যি বীজ পৃথিৱীত ৰোপণ কৰা হৈছিল তাৰ পৰিপ্ৰেক্ষিততে গঠন হৈছিল নাৰীবাদী ভাৱধাৰা আৰু নাৰী মুক্তি আন্দোলনসমূহ। এই আন্দোলনসমূহৰ ফলশ্ৰুতিত নাৰীৰ ভোটাধিকাৰ, আইনী অধিকাৰ, সম্পত্তি অধিকাৰ আদি প্ৰাপ্ত হৈছিল। নাৰীসকলৰ বাবে প্ৰতি বছৰে 8 মাৰ্চটো নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিৱস হ'ল নাৰীসকলৰ আৰ্জন, সংগ্ৰাম আৰু সমতাৰ বাবে উৎসৰ্গিত এটা দিন। 1909 চনত পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ আৰম্ভণি। 1975 চনত ৰাষ্ট্ৰসংঘই এই দিনটোৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল। নাৰী সবলীকৰণ বুলিলে এজনী নাৰীক দৈহিকভাৱে সবল কৰাই নহয়, মানসিকভাৱে শক্তিশালী কৰি শৈক্ষিক, বৌদ্ধিক সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াটোহে বুজায়। তেনেদৰে সবল হ'লেহে এখন সমাজৰো উন্নয়ন সম্ভৱ হয়। অৱশ্যে বৰ্তমানে প্ৰায়সংখ্যক নাৰীয়ে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ নাথাকি ঘৰৰ মূল মানুহজনক সহায়ৰ হাত আগবঢ়াই এক দায়িত্ব পালন কৰি আহিছে। নাৰী সবলীকৰণৰ কথা কওঁতে পুৰুষৰ সমানে আগবাঢ়ি যাওঁতে নাৰীয়ে মনত ৰখা উচিত যে স্বাধীনতা মানে উন্মুক্ত জীৱনক নুবুজায়। সমাজ সংস্কৃতিক আঘাত নপৰাকৈ পুৰুষৰ সমানে কাম কৰি যোৱাতহে গুৰুত্ব দিব লাগে। হস্তীয়া মোহ ভোগবাদী চিন্তাৰ পৰা আঁতৰি মানসিক উৎকৰ্ষ সাধন কৰি আত্মনিৰ্ভৰশীল, আত্মবিশ্বাসী হ'ব লাগে। এনে প্ৰগতিশীল চিন্তা চৰ্চা, প্ৰতিবাদ, দীৰ্ঘজুৰি চলি অহা সংগ্ৰাম আদিৰ ফলশ্ৰুতিত আধুনিক কালত বিশ্বত নাৰীসকলে সকলো ক্ষেত্ৰতে প্ৰভূত প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে মাদাৰ টেৰেছা, এনি বেচান্ত, হেলেন কেল্লাৰ, মালাইলা ইউচুফ জা, মহাকাশচাৰী সুনীতা উইলিয়ামছ, অপাৰেশ্যন হিন্দুৰাজ চুফিয়া কুৰেচি, ভূমিকা সিং আদিৰ বহুতৰে নাম ল'ব পাৰি। অসমৰ প্ৰতিবাদী আগ্ৰণুৱা নাৰী হিচাপেও বীৰুবালা ৰাভা, স্বাধীনতা যুঁজৰ কালৰ অগ্নিস্নাতা চন্দ্ৰপ্ৰভা শইকীয়ানী আদিৰ নামো আমি ল'ব পাৰোঁ। তথাপিও আধুনিকতাৰ অভিশাপ হিচাপে কিছুমান নিষ্মৰণ মানুহে নাৰীক ভোগ্য পণ্যৰূপে দৃষ্টি দি নাৰীৰ শ্লীলতা হানি কৰাৰ উপৰিও হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰা হ'ল। এনে ক্ষেত্ৰত যিকোনো মুহূৰ্ততে মুখামুখি হ'ব পৰাকৈ আজিকালি নাৰীক আত্মৰক্ষাৰ নানা কৌশল শিকাবলৈও ব্যৱস্থা গ্ৰহণ কৰাটো নাৰী সবলীকৰণৰ এক দৃঢ় পদক্ষেপ বুলিব পাৰি। ধন্যবাদ।
1: আইদেউসকল, কথিকাতি শুনিলে, কথিকাতি যুগুতাই পাঠ কৰিলে জুৰি মহন্ত বাইদেৱে। অৰ্ধকাশ অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনো আহক অংগান কি কালী বোলছবিৰ এই গীতটি।

সেয়া আছিল সহশিল্পীৰ সৈতে লতা মঙ্গেশকৰ। এইবাৰ শুনাবলৈ লৈছোঁ খট্টা মিঠা বোলছবিৰ এই গীতটি।

আইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ দিল আখিৰ দিল হে বোলছবিৰ এটি গীত, শিল্পী লতা মংগেশকৰ।

শ্ৰোতাই ইমানবোৰে অৰ্ধআকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত হিন্দী বোলছবি গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

পঞ্চল্লিছ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। 7:50 আজিৰ দিনটো, 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত মুখ্য বাতৰিসমূহ ৰিলে কৰি শুনোৱা হ'ব। 8:02 বিজ্ঞানচৰা অনুষ্ঠানত শক্তিৰ বৰ্ধিত চাহিদা আৰু ভৱিষ্যতৰ ইন্ধন, এই বিষয়ত এটি সাক্ষাৎকাৰ শুনিবলৈ পাব সমল ব্যক্তি তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নবীন শৰ্মা। 8:22 শুনিবলৈ পাব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ চেণ্টাৰ আৰু নিশা 9 বজাত News@9 শুনিবলৈ পাব। 9:15 অসমীয়া আধুনিক গীত শুনিবলৈ পাব অৰুণ দাসৰ কণ্ঠত। 9:30 শ্ৰোতাৰ হোৱাটছআপ বাৰ্তাযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা শুনিবলৈ পাব আৰু নিশা 10 বজাত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। আজি আমাৰ এই অধিৱেশন অন্ত পৰিব নিশা 10:30 অনুষ্ঠান পৰিস্থিতি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এক বৃক্ষ দশপুত্ৰ সম গছৰ সমান ধুনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এই ধৰাতে ৰচক সোণালী সৰক।

এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমেই শুনো আহক ডক্টৰ বেজবৰুৱা বোলছবিৰ এটি গীত, শিল্পী দীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ আৰু ৰেণু বৰুৱা।

0: निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: গীতালি অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মালবিকা বৰাৰ কণ্ঠত বোৱাৰী বোলছবিৰ এই গীতটি।

শ্ৰোতাই ইমান পৰে গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন, শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা, বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহান, ছয় ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
1: অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু এন ডি এ

0: শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব। আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব। আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী আজি
1: তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতহে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
0: আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম। কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি, গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7 বজাতহে তেখেতসকলেও গম পাব। যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব।
1: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধাৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধাৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰ ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মষিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
2: No fault of ours for a war which is there between two different countries in our neighborhood. The entire world is getting affected by it. And of course we are also affected by it because we have a large energy import infrastructure which has to be met through our foreign currency reserves. So that's why our Prime Minister has given this clarion call that despite this turbulence in the entire world, so far we have been able to manage it so well because of the very well thought through policies that our government and our Prime Minister have executed so far.
1: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয় হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহ্বান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহ্বান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰমুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ প্ৰতি এই আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
3: 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীতন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতা

যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত উচ্চ মাধ্যমিক বিদ্যালয় কমলাবাৰী একাডেমীয়ে আজি এই দিৱসৰ আয়োজন কৰে। মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলেয়ে অনুষ্ঠান উদ্বোধন কৰে। এই কাৰ্যসূচীত অসম চৰকাৰে 2022 চনত পৰিৱেশ মিত্ৰৰ সন্মান প্ৰদান কৰা দেৱজিৎ ফুকনে প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিষয়ত ভাষণ দিয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে ctet.nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰহেউ সৃষ্টি, চিন্তা আৰু মানৱতাবাদী দৰ্শনক স্মৰণ কৰাৰ উদ্দেশ্যে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বকবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ, বন্তি প্ৰজ্বলন কৰা হয়। বিভাগটোৰ মুৰববী অধ্যাপক সঞ্জয় ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি সদায় প্ৰাসংগিক হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন আৰু মানৱতাৰ বাণীয়ে যোগে যোগে সমাজক বোধ দেখুৱাই থাকিব বুলি তেওঁ উল্লেখ কৰে। কাৰ্যসূচীত বিভাগৰ কেইবাগৰাকীও অধ্যাপক, অধ্যাপিকা, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকলে কবিগুৰুগৰাকীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন, সমাজচিন্তা আৰু বিশ্ব মানৱতাৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।

ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হয়। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ডিমাছা মাধ্যমৰ দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰিছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জনোৱা অনুসৰি শিলচৰ ৰঙিয়া এক্সপ্ৰেছখনেৰে মাদক দ্ৰব্য সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে অভিযান চলাই দুজন লোকক আটক কৰা হয়। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে দুজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভট্ট উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত 4 মেৰ পৰা চলি থকা পেৰামটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ পূবৰ 50 গৰাকী জ্যেষ্ঠ কেডেটে অংশগ্ৰহণ কৰে। পেৰামটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা 19 মেত সামৰণি পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰে। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কমেও 250 গৰাকী উদীয়মান খেলুৱৈয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা। বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহান। 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ সূৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ সূৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুঙীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। শ্ৰীমোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ কৰি বিশেষ মহাপূজা আগবঢ়োৱাৰ লগতে কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। উল্লেখযোগ্য যে মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্যকিৰণ এৰোবেটিক্স দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণো কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পবিত্ৰ সোমনাথ মন্দিৰত উৰি থকা ধ্বজে ভাৰতৰ বিশ্বাসৰ জয়কে সূচায় আৰু কোটি কোটি ভাৰতীয়ৰ মনে প্ৰাণে প্ৰবাহিত হৈ থকা ঐশ্বৰিক চেতনাৰ সজাগ সোঁৱৰণৰূপে প্ৰজ্বল হৈ ৰয়। তেওঁ লগতে কয় যে

হাজাৰ হাজাৰ বছৰ আগতে সোমনাথৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰা হৈছিল। ইয়াৰ পূৰ্বে শ্ৰীমোদী আজি গুজৰাটৰ প্ৰভাসপাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গোহিল চক্ৰলৈ এক কিলোমিটাৰ জোৰা এটা ৰোড শ্বত তেওঁ অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থকা জনগণক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে সোমনাথ অমৃত মহোৎসৱ কেৱল গৌৰৱময় অতীত উদযাপনেই নহয় বৰঞ্চ এই পৰ্ব দেশৰ বাবে হাজাৰ হাজাৰ বছৰলৈ প্ৰেৰণাদায়ক উৎসৱৰূপে জিলিকি ৰ'ব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৰ্ষ সাংভিও উপস্থিত থাকে। দেশত পেট্ৰলিয়ামজাত সামগ্ৰীৰ অভাৱ হোৱা নাই আৰু পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে। নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত পশ্চিম এছিয়া সন্দৰ্ভত অনানুষ্ঠানিক মন্ত্ৰী গোটৰ 5ম সংখ্যক বৈঠকত এই কথা অৱগত কৰা হয়। বৈঠকখনত পশ্চিম এছিয়াৰ সংঘাতৰ শেহতীয়া পৰিঘটনাসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে জনসাধাৰণৰ ওপৰত এই সংঘাতৰ ফলত হোৱাৰ প্ৰভাৱৰ পৰিমাণ ন্যূনতম কৰাৰ বাবে দেশৰ প্ৰস্তুতি শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰা হয়। সংঘাত আৰম্ভ হোৱাৰ 70 দিনতকৈ অধিক সময়ৰ পাছতো বিশ্বৰ এই অস্থিৰতাৰ সময়ছোৱাত পেট্ৰলিয়ামৰ মূল্য স্থিৰ হৈ থকা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল শোধনকাৰী আৰু চতুৰ্থ বৃহত্তম পেট্ৰলিয়ামজাত সামগ্ৰী ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু পশ্চিম এছিয়াৰ এই সংঘাত দীঘলীয়া হলে দীৰ্ঘম্যাদী সামৰ্থ্য বিকাশৰ দিশত কাম কৰি থকা হৈছে। চৰকাৰে লগতে কয় যে যোগান ব্যৱস্থাপনাত কোনোধৰণৰ ব্যাঘাত জন্মা নাই আৰু জনসাধাৰণে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা অনুসৰি তৃণমূল পৰ্যায়ত মন্ত্ৰীসকলক উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ নাগৰিকসকলক অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকি দেশৰ ভিতৰত ঘৰুৱা পৰ্যটন পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও আহ্বান জনায়। এবছৰৰ বাবে অপ্ৰয়োজনীয় সোণ ক্ৰয় কৰাৰ পৰা আঁতৰি থাকি বৈদেশিক মুদ্ৰা সংৰক্ষণত সহায় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কৃষকসকলক ৰাসায়নিক সাৰৰ ব্যৱহাৰ 50% হ্ৰাস কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ দিশত আগবাঢ়িবলৈ, মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিবলৈ, আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু কৃষিক্ষেত্ৰত ডিজেল পাম্পৰ পৰিৱৰ্তে সৌৰশক্তিচালিত জলসিঞ্চন পাম্প ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, অশ্বিনী বৈষ্ণৱ, হৰদীপ সিং পুৰী, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, কে ৰামমোহন নাইডু আৰু ডঃ জিতেন্দ্ৰ সিং আজিৰ বৈঠকখনত উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। বৰ্তমান এই উৎপাদন প্ৰায় 1,00,000 কোটি হোৱাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানি 34 গুণ বৃদ্ধি পাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ সিঙে ৰাজহুৱা ব্যক্তিগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে 2014 বৰ্ষত দেশত মাত্ৰ 350টা ষ্টাৰ্টআপ আছিল যদিও বৰ্তমান এই সংখ্যা 2,00,000তকৈও অধিক বৃদ্ধি পাইছে। প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ সুদে কয় যে 1998 চনৰ আজিৰ দিনটোতে ভাৰতে পোখৰাণত নিজকে স্বাৱলম্বী বৈজ্ঞানিক শক্তি হিচাপে বিশ্ববাসীৰ আগত ঘোষণা কৰিছিল। ই কেৱল কৌশলগত সামৰ্থ্যৰ বিষয়েই নহয় বৰঞ্চ ভাৰতীয় বিজ্ঞানৰ গভীৰতা, ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সাহসক উৎসাহিত কৰা এটা বিবৃতি। উল্লেখযোগ্য যে 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি এই দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনাইছে।

দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোষ্টাৰিকাত দেশখনৰ বিজ্ঞান, উদ্ভাৱন, প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰী পাওলা পগান্তেছ জমোৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই এই বৈঠকত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কক অধিক কটকটীয়া কৰিব পৰাকৈ বিভিন্ন কৌশলৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰিছে। কোষ্টাৰিকাত থকা ভাৰতীয় ব্যৱসায়ীসকলক সহযোগ কৰাৰে পৰা সামৰ্থ বিকাশ আৰু দ্ৰুত প্ৰভাৱশালী প্ৰকল্প ৰূপায়ণকে ধৰি বহুকেইটা বিষয় সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলিও শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথমটো চৰকাৰী কাৰ্যসূচী। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধৰমশালাত HPCA ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ শৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM-ৰ 102.4 মেগাহাৰ্টজত। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছো আজিৰ এই বিশেষ অনুষ্ঠানটি। আজিৰ এই বিশেষ অনুষ্ঠানৰ আমাৰ বিষয় ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। আমি আজি কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ আৰু ডিজাইন ডিপাৰ্টমেণ্টৰ মুৰব্বী অধ্যাপক ডক্টৰ পাৰ্থপ্ৰতিম দত্তক। মোৰ লগত আছে ষ্টুডিঅ'ত মোৰ সতীৰ্থ এয়া,
2: মই বৰ্ণালী লহকৰ,
1: আৰু মই তন্ময়ী গগৈ। ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। ছাৰ নমস্কাৰ।
3: নমস্কাৰ, ময়ো সমূহ শ্ৰোতাবৃন্দ তেজপুৰ অনাতাৰ কেন্দ্ৰলৈ নমস্কাৰ জনাইছোঁ।
1: ছাৰ, যিহেতু আপুনি অভিযান্ত্ৰিক শাখাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস কি আৰু ই ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
3: ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ভাৰতৰ 11 মে'ত আমি পালন কৰোঁ। আমি বিজ্ঞান দিৱস যেনেকৈ পালন কৰোঁ, ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসো আমি 1998 চনৰ পৰা পালন কৰি আহিছোঁ। কিন্তু ইয়াৰ সীমাবদ্ধতা এতিয়াও ইমান বেছিকৈ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত অহা নাই। 1998 চনত পোখৰাণৰ দ্বিতীয় পাৰমাণৱিক পৰীক্ষা সফলভাৱে কৰা হয় আৰু সংসদ 3 অত্যাধুনিক বিমানৰ উৰণ ব্যৱস্থা কৰা হয় আৰু তাৰ আলাহতে আমাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস বিজ্ঞানী আৰু অভিযন্তা বা উদ্ভাৱকসকলক সন্মান জনোৱাৰ অৰ্থে পালন কৰা হয়। প্ৰযুক্তিগত অগ্ৰগতি, উদ্যোগিক বৃদ্ধি, আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰাৰ গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে এই প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতক যাত্ৰাক উজ্জ্বল কৰি তোলা হৈছে, বিশেষকৈ প্ৰতিৰক্ষা, মহাকাশ গৱেষণা,

0: আধুনিক গৱেষণাৰ অগ্ৰগতি প্ৰদৰ্শন কৰা হৈছে। বৈজ্ঞানিক উদ্ভাৱনাক উৎসাহিত কৰাৰ কাৰণে টেকন'লজি ডেভেলপমেণ্ট বোৰ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰযুক্তিৰ জৰিয়তে দেশৰ উন্নতিত যথেষ্ট অৰিহণা যোগোৱা ব্যক্তি আৰু সংস্থাসমূহক এই দিনাই বঁটা প্ৰদান কৰা হয়। এতিয়া আমি ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ এই কাৰণেই, আমি প্ৰযুক্তি বুলিলে আমাৰ গোটেই জ্ঞানৰ এটা সংমিশ্ৰণ, আমাৰ আৰ্টস বা ছায়েন্স বা ইঞ্জিনিয়াৰিং বা মেথমেটিক্স, এই গোটেইখিনি জ্ঞানৰ এক সংমিশ্ৰণৰ পৰা এটা নতুন প্ৰযুক্তিবিদ্যা আৱিষ্কাৰ হয়। আৰু প্ৰযুক্তিবিদ্যা যাৰ হাতত থাকে তাৰ সেইখন দেশৰ সদায় ইকনমিক বৃদ্ধি হয়, গতিকে উন্নত দেশৰ ফালে গতি কৰিব পাৰি। গতিকে ভাৰতৰ ক্ষেত্ৰত টেকন'লজি তথা ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ যথাযথ আমি তাৰ সুফল পোৱাৰ কাৰণে আমাৰ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ পৰা সকলো স্তৰৰ আমাৰ নাগৰিকে তাক জনাটো দৰকাৰ, আৰু যাতে আমি এখন 2047 চনৰ ভিতৰত আমাৰ এখন উন্নয়নকামী দেশ হিচাপে আমি নিজকে থিয় দিব পাৰোঁ।
1: ধন্যবাদ। আপুনি প্ৰযুক্তিৰ বিষয়ে আৰু আজিৰ এই বিশেষ দিনটোৰ গুৰুত্ব সম্পৰ্কে খুব সুন্দৰকৈ জনাইছে। আজিৰ এই বিশেষ দিনটোৰ এই বৰ্ষৰ মূল বিষয় কি সেই সম্পৰ্কে অলপ জনাব।
0: হয়, আমি প্ৰতি বছৰে এই 11 মে দিনটোতে ভাৰতীয় বৈজ্ঞানিক সামৰ্থ্য উন্নতি আৰু গৱেষণা উন্নতি কৰা অভিযন্তা আৰু বিজ্ঞানীসকল, বিশেষকৈ DRDO, আমাৰ ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ সমৰ্থনত বিশেষকৈ কৰা হয়। বা ইয়াৰ লগতে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, যাক আমি ইংৰাজীত CSIR বুলি কওঁ, ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ, যাক আমি ভাৰতীয় কৃষি বিজ্ঞান পৰিষদ, ভাৰতীয় মহাকাশ গৱেষণা পৰিষদ আৰু প্ৰযুক্তিৰ লগত জড়িত বিভিন্ন প্ৰতিষ্ঠানৰ বিজ্ঞানী তথা অভিযন্তাসকলৰ খিনি তেওঁলোকৰ আৱিষ্কাৰ সেইখিনি আমি পৰিচয় দিয়াৰ হিচাপে সেইখিনিক আমি তাৰ ইউজেবল মানুহৰ ব্যৱহাৰযোগ্য প্ৰডাক্টলৈ ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছৰ জৰিয়তে এইটো আমি কৰিবৰ কাৰণে যত্ন কৰা যায়। গতিকে এইখিনিয়ে হ'ল আমাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ পালন কৰাৰ আমাৰ মূল কথা। মূল কথাটো আমাৰ যিটো অৰ্থনীতি, ভাৰতৰ দেশৰ যিটো অৰ্থনীতি, অৰ্থনীতি বৃদ্ধিৰ লগত আমাৰ থলুৱা প্ৰযুক্তি ওতঃপ্ৰোতভাৱে জড়িত। গতিকে এইসকল যিসকলৰ পৰা আমি নতুন প্ৰযুক্তি যিখিনি আমাৰ গভৰ্ণমেণ্টৰ বা প্ৰতিষ্ঠান বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা আহিব পাৰে, সেই মানুহখিনিক, সেই অভিযন্তা বা বিজ্ঞানীসকলক আমি যথাযথ স্বীকৃতি দিয়াটো দিনৰ মানে এটা বৰ গুৰুত্বপূৰ্ণ কাম।
1: হয় হয়, এই থিমখিনিৰ যিখিনি আপুনি কথা ক'লে, এই কথাখিনি সমাজখনলৈ কেনেধৰণৰ বাৰ্তা আগবঢ়ায়?
0: হয়, এইটো আজি 2026 চনত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ মূল বিষয়বস্তু হ'ল সৰ্বাত্মক ক্ৰমবৃদ্ধিৰভাৱে দায়িত্বশীল উদ্ভাৱন। আমি ইংলিছত তাৰে ট্ৰেঞ্চলেট কৰিলে ৰেছপনচিবল ইনোভেশ্যন ফৰ ইনক্লুচিভ ডেভেলপমেণ্ট। এই বস্তুটোত, এই বিষয়টোৱে নৈতিক প্ৰযুক্তিগত উন্নয়ন যেনে কৃত্ৰিম বুদ্ধিমত্তা আৰু জটিল প্ৰযুক্তিবিদ্যা, যি ইংৰাজীত আমি ডিপ টেকন'লজি বুলি কওঁ, ওপৰত সৰ্বাংগ গুৰুত্ব আৰোপ কৰে, যিয়ে গ্ৰাম্য নগৰীয়া ব্যৱধান দূৰ কৰে আৰু সমগ্ৰ ভাৰততে সৰ্বাংগীন উন্নয়নক প্ৰসাৰিত কৰে। দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে নৈতিক কৃত্ৰিম বুদ্ধিমত্তা বিকাশ আৰু ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰে। অন্তৰ্ভুক্তি স্বাস্থ্যসেৱা আৰু কৃষিৰ ক্ষেত্ৰত প্ৰৱেশ নিশ্চিত কৰিবলৈ কৃষি, যেনে নিখুঁত কৃষি, যাক আমি ইংৰাজী প্ৰিচিছন এগ্ৰিকালচাৰ বুলি কওঁ, আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত টেলিমেডিচিন এই উন্নত প্ৰযুক্তিৰে এক পৰিচয়। বহন ক্ষমতা আৰু পৰিষ্কাৰ শক্তিৰ প্ৰয়োগ, য'ত আমি এখন সেউজীয়া ধৰণীৰ কথা ভাবিব পাৰোঁ ভৱিষ্যতে।
2: হয় ছাৰ, প্ৰযুক্তিয়ে ভাৰতৰ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত কেনেকুৱা পৰিৱৰ্তন আনিছে বুলি আপুনি ভাবে?
0: হয়, প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত গভীৰ পৰিৱৰ্তন আনিছে বুলি আমি ভাবোঁ, আৰু ই 2026 চনৰ ভিতৰত প্ৰযুক্তিৰ ব্যৱহাৰ এক বিলাসিতাৰ পৰা অত্যাৱশ্যকীয় উপযোগিতালৈ পৰিৱৰ্তন হৈছে। যেনেকৈ সুলভ মূল্যৰ স্মাৰ্টফোন বা সস্তীয়া ডাটা আৰু ডিজিটেল ইণ্ডিয়া মিছনৰ দ্বাৰা পৰিচালিত প্ৰযুক্তিয়ে এতিয়া গ্ৰাম্য অঞ্চলতো বহুলভাৱে প্ৰয়োগ কৰিছে, আৰু আমি এইটো দেখা যায় যে প্ৰায় 55% স্মাৰ্টফোন ব্যৱহাৰকাৰী আজিৰ দিনত চহৰৰ পৰিসৰৰ বাহিৰত অৱস্থা, মানে গাঁৱৰো 55% আমাৰ ব্যৱহাৰকাৰী স্মাৰ্টফোনৰ লগত জড়িত। প্ৰভাৱ বিত্তীয় লেনদেন, শিক্ষা, স্বাস্থ্যসেৱা, শাসন ব্যৱস্থাত দেখা যায়, যাৰ ফলত ডিজিটেল প্ৰথম সমাজৰ সৃষ্টি হয়। গতিকে স্মাৰ্টফোনৰ বহুল প্ৰয়োগেৰে আমূল পৰিৱৰ্তন আমি এই 2026ত বা এই যোৱা 5 বছৰত আমি দেখিছোঁ।
1: শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰটো, শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে যিমান উন্নত কৰিছে সেই সম্পৰ্কে কি ক'ব? ইমানতে সীমাবদ্ধ থাকিব নে সেই প্ৰযুক্তি আৰু আগলৈ আগুৱাই যাব, সেই সম্পৰ্কে অলপ জনাব।
0: এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে কেনেকৈ ধৰণে প্ৰভাৱ পেলাইছে। শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ অতি বহুল। আমাৰ আজি যিজন ছাত্ৰ স্কুলৰ বা কলেজৰ ছাত্ৰ, কাইলৈ সেই ছাত্ৰৰ পৰা কোনোবা সফল বিজ্ঞানী হ'ব, কোনোবা সফল অভিযন্তা হ'ব, কোনোবা উদ্যোগপতি হ'ব। গতিকে আমি দেখোঁ যে, আমি নিজে শিক্ষকতা বৃত্তিৰ লগত জড়িত হিচাপে, আমাৰ COVID-19

0: পিছৰ পৰা গোটেই যিটো আমাৰ প্ৰশিক্ষণ শিক্ষণ বা আমাৰ পাঠ্যক্ৰম ডেলিভাৰ কৰাৰ যিটো প্ৰচেছ তাৰ আমূল পৰিৱৰ্তন ঘটিছে। গতিকে COVID-19 এটা হাইব্ৰিড মোড বা এটা সংকৰিত শিক্ষণ পদ্ধতিলৈ আমাক লৈ গ'ল, যিটো সেই সময়ত 2020 বা 2021 অত্যন্ত জৰুৰী আছিল। আমি সেইখিনি সময়ত প্ৰায়বোৰ শিক্ষকেই বা ষ্টুডেণ্টেই গুগল মিট বা জুম এনেকুৱা ধৰণৰ প্লেটফৰ্ম ইউজ কৰি আমি শিক্ষা প্ৰদান কৰিছিলোঁ, কাৰণ পাৰ্চন টু পাৰ্চন কণ্টেক্ট আহিব পৰা নাছিল। কিন্তু সেই যিটো এটা নতুন মেথড বা নতুন প্ৰক্ৰিয়া শিক্ষা প্ৰদান কৰা, সেইবোৰ হাইব্ৰিড শিক্ষণ পদ্ধতিটো সেই সীমান্ততে সীমাবদ্ধ নহ'ল। এতিয়াও এই পদ্ধতিটোৱে বহুলভাৱে বহুত ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। এতিয়া আমাৰ কিছুমান সভা সমিতি হয় য'ত আমি যাব নোৱাৰোঁ, বা এজন ধৰি লওক এজন প্ৰফেচাৰ আছে আমাৰ দিল্লীত আছে, ইয়াত আমাৰ অসমত বা এই তেজপুৰত সেই বিষয়ৰ শিক্ষকজন নাই, তেওঁক ইমিডিয়েট আমি লৈও আনিব নোৱাৰোঁ। গতিকে এই ডিজিটেল টেকন'লজিৰ বহুল প্ৰয়োগেৰে তেখেতৰ লাইভ ক্লাছ বা তেখেতৰ বক্তৃতা আমাৰ গাঁৱত থকা ষ্টুডেণ্টেও তেওঁলোকে গ্ৰহণ কৰিব পাৰে, তেখেতলোকে শিকিব পাৰে আৰু তাক ইণ্টাৰেক্টিভ কৰিব পাৰে, মানে কুৱেশ্যন সুধিব পাৰে, কুৱেশ্যন আনচাৰ দিব পাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু যথেষ্টখিনি ব্যৱহাৰ হৈছে। এতিয়া কৃত্ৰিম বুদ্ধিমত্তা বুলিলে যিহেতু নামটো কৃত্ৰিম বুদ্ধিমত্তা, গতিকে ইয়াত প্ৰতিটো বিষয়তে ব্যৱহাৰ হৈছে কোনো এটা বিভাগতে। শিক্ষাৰ ক্ষেত্ৰতো অতিকে হৈছে যে অভিযোজন শিক্ষক প্ৰযুক্তিয়ে ব্যক্তিগত ছাত্ৰৰ কাৰ্যক্ষমতা বিশ্লেষণ কৰে, নিৰ্দিষ্ট প্ৰয়োজন আৰু দক্ষতাৰ ব্যৱধান পূৰণ কৰিবলৈ পাঠ্যক্ৰমৰ বিষয়বস্তু তৈয়াৰ কৰে। গুণগত শিক্ষাৰ প্ৰৱেশ আৰু সম্প্ৰসাৰণ প্ৰযুক্তিয়ে উপগ্ৰহ সংযোগ আৰু সুলভ মূল্য ইণ্টাৰনেট প্ৰৱেশৰ জৰিয়তে দূৰৱৰ্তী বা কম সেৱা অঞ্চলতো উচ্চমানৰ শিক্ষা বিষয়বস্তু বিশেষজ্ঞ শিক্ষকৰ প্ৰৱেশ সুবিধা প্ৰদান কৰে। ভাৰ্চুৱেল আৰু ইণ্টাৰেক্টিভ শিক্ষক ভাৰ্চুৱেল লেবৰ ব্যৱস্থাটো আজিকালি ছায়েন্স বা অভিযান্ত্ৰিক বিষয়ত বহুলভাৱে ব্যৱহাৰ হোৱা যায়, বহুলভাৱে হয়তো চববোৰ বিষয়তে নহয়। ভাৰ্চুৱেল লেব মানে এইটো অৰিজিনেল লেবৰেটৰী, সেইটোতো ধৰি লওক আপোনাৰ এখন ডাঙৰ IIT আছে, কিন্তু ইয়াতে এখন ইঞ্জিনিয়াৰিং কলেজ বা ইউনিভাৰ্চিটি তেওঁলোকৰ লেবৰেটৰীৰ লগত ভাৰ্চুৱেলি কানেক্ট। গতিকে ইয়াৰ পৰাই তেওঁলোকে ষ্টুডেণ্টখিনি তাত এক্সপেৰিমেণ্ট কৰে আৰু তেওঁলোকৰ এনেকুৱা ফিলিং হয় যে ARVR বুলি যিটো টেকন'লজি, আৰ্গুমেণ্টেড ৰিয়েলিটি এণ্ড ভাৰ্চুৱেল ৰিয়েলিটি, এই দুটাৰ ব্যৱস্থাৰ জৰিয়তে তেখেতসকলে এনেকুৱা লাগে যে আমি ওচৰতে এক্সপেৰিমেণ্টখিনি কৰি আছোঁ, যিখিনি হয়তো আমাৰ ইয়াত সুবিধা নাই সেইখিনি তেনেকৈ কৰিব পৰা যায়। এইটো এটা ডাঙৰ প্ৰযুক্তিৰ অৰিহণা গুণগত শিক্ষা প্ৰদান কৰিবৰ কাৰণে, ফৰ ইনক্লুচিভলি, কাকো মানে আমি ডিপ্ৰাইভ নকৰাকৈ। ডিজিটেল প্লেটফৰ্মে শিক্ষাবিদসকলক আধুনিক পাঠদান কৌশলৰ প্ৰশিক্ষণ দিছে, যাৰ ফলত তেওঁলোকে ছাত্ৰৰ অগ্ৰগতি অনুসৰণ কৰিবলৈ অনলাইন প্লেটফৰ্ম আৰু ডাটা বিশ্লেষণ ব্যৱহাৰ কৰিব পাৰে। AIয়ে প্ৰশাসনিক কামসমূহ সুশৃংখলিতভাৱে কৰি আছে, যেনে স্বয়ংক্ৰিয় গ্ৰেডিং, উপস্থিতি অনুসৰণ, ডিজিটেল ৰেকৰ্ড ৰখাৰ ফলত শিক্ষাবিদসকলে পাঠদান আৰু মনোনিৱেশ কৰিব পাৰে।
1: হয় ছাৰ, আপুনি AIৰ কথা কৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যিহেতু আপুনি কৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ বৰ্তমান, এই দিশটোৰ নেতিবাচক দিশ আছে নেকি, সেই সম্পৰ্কে অলপ জনাবচোন।
0: হয়, প্ৰতিটো ভাল বস্তুৰে কিছুমান বেয়া ছাইড নিশ্চয় থাকিব। যেনে আমি স্মাৰ্টফোনৰ ভাল কথাটো ক'লো, কিন্তু তাৰ বহুতখিনি বেয়া দিশো আছে। সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি ভালখিনি লৈ বেয়াখিনি নলয় তেনেহ'লে এইটো এটা বৰ সুন্দৰ বস্তু। কিন্তু বেয়াৰ দিশটো যদি লয় তেনেহ'লে ই আকৌ এটা মানে মাৰাত্মক এটম বোমৰ নিচিনা এটা বস্তু হ'ব পাৰে যদি ভালকৈ তেওঁক ব্যৱহাৰ নকৰে। এতিয়া AI কথাটো হ'ল এনেকুৱা, আপোনাৰ যিকোনো এটা পাঠ্যক্ৰমতে AI ইজ এ টুল অনলি, ইট ইজ নট দ্য হিউমেন ইণ্টেলিজেন্স। এইটো এনেকুৱা, AI বস্তুটো হ'ল যে ইংলিছত ক'বলৈ গ'লে এক্সপাৰ্ট ছিষ্টেম, মানে কি যে মানুহজনৰ গোটেইখিনি জ্ঞান তেওঁ মেমৰিত আছে। এতিয়া কথাটো হ'ল কি, সেই জ্ঞানখিনি ধৰি লওক এজন বৰ গুণী জ্ঞানী বৈদ্য বা ডক্টৰ, তেখেতে গোটেই বেমাৰৰ গোটেই কথাখিনি জানে, গোটেই দৰৱখিনিৰ নাম মনত আছে, আৰু তেওঁ প্ৰায় ওচৰলৈ গ'লে যিকোনো পেচেণ্ট মানে ভাল হয় আৰু। এতিয়া সেইজন হ'ল সেই বিভাগটোত এজন এক্সপাৰ্ট। এতিয়া এই AIও তেনেকৈ এটা এক্সপাৰ্ট ছিষ্টেম হিচাপে কাম কৰে। AIটো কিন্তু দিছ ইজ এ ভাৰ্চুৱেল, এইটো এটা হিউমেন নহয়, সেইকাৰণে এইটো কৃত্ৰিম বুদ্ধিমত্তা বুলি কৈছে। সেই যিখিনি মানুহজনৰ নলেজ আছে, সেই এজন এক্সপাৰ্ট, দুজন এক্সপাৰ্ট, তেনেকুৱা বহুতকেইজন এক্সপাৰ্টৰ গোটেই নলেজখিনি যদি আপুনি এটা ছুপাৰ কম্পিউটাৰ মেমৰিত ষ্টোৰ কৰি ৰাখে, সেইটোৱে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। ইট ইজ বেচিকেলি আৰ্টিফিচিয়েল মেমৰি, বাট দিছ ইজ এগেইন ইণ্টাৰেক্টিভ। এতিয়া কথাটো হ'ল কি, আপুনি যদি সেই ছফ্টৱেৰৰ লগত ইণ্টাৰনেটে কানেক্ট কৰি, আমি ধৰি লওক ডক্টৰ নাই, এতিয়া আমি সুধিলোঁ যে এই বেমাৰটোৰ কি দৰৱ হ'ব পাৰে, অলৰেডি এক্সপাৰ্ট ছিষ্টেমত বা ছুপাৰ কম্পিউটাৰত সেই গোটেই নলেজখিনি তাত আছে, গতিকে এই পটককৈ চাই পেলাই কৈ দিব যে এইটো বেমাৰৰ এই মেডিচিনটো লাগে। গতিকে সেইটো AIৰ এটা ভাল এপ্লিকেশ্যন। কিন্তু AIয়ে কেতিয়াও আপোনাৰ হিউমেন ইণ্টেলিজেন্সতকৈ কিছু ক্ষেত্ৰত কেতিয়াও ওপৰলৈ যাব নোৱাৰে, কিন্তু এটা বস্তু AIয়ে কেতিয়াও কৰিব নোৱাৰে। তাৰমানে AIয়ে নলেজটো পাইছে বেলেগ বেলেগ মানুহৰ জ্ঞানৰ গোটেই কালেকশ্যনৰ পৰাহে সেই AIৰ নলেজখিনি হৈছে। কিন্তু যদি AIৰ কিন্তু এটা বস্তু নাই, ক্ৰিয়েটিভিটি নাই। এতিয়া ক্ৰিয়েটিভিটি কথাটো বুজিছে,

0: দিওঁ, যদি ৰিপৰ্ট এটাও এআইক বনাবলৈ দিওঁ, চেট জিপিটিক দিওঁ, তেনেহ'লে আল্টিমেটলি আমাৰ স্কিলখিনি এআই লৈ ল'ব আৰু আমাৰ আনএমপ্লয়মেণ্টটো কৰিব। গতিকে আমি কেনেকৈ এআই ব্যৱহাৰ কৰোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। ভালকৈ আমি চবেই ব্যৱহাৰ কৰোঁ, বহুত সহায় কৰিব আমাৰ দেশখন আগলৈ যোৱাত।
1: হয় ছাৰ, আপুনি এআইৰ সম্পৰ্কীয় বহুতো গুৰুত্বপূৰ্ণ তথ্য আমাক অৱগত কৰিলে। এতিয়া মই আকৌ আহিছোঁ আমাৰ আজিৰ বিষয়টোলৈ, স্বাস্থ্য সেৱা আৰু চিকিৎসাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে কেনেকৈ সহায় কৰি আছে?
0: এইটো এটা শিক্ষাৰ লগে লগে স্বাস্থ্য খণ্ডটো এটা অতি গুৰুত্বপূৰ্ণ দিশ। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে আমাক যথেষ্টখিনি সহায় কৰিছে। আমি চাবলৈ গ'লে মেডিকেল ছায়েন্সটো বহুতকেইটা ছায়েন্সৰ এটা কম্বিনেশ্যন, মানে বহুমুখী এটা বিষয় হয় মেডিকেল ছায়েন্সৰ। তাত আপুনি বায়'লজি নলেজো লাগে, ফিজিক্সৰ নলেজো লাগে, কেমেষ্ট্ৰিও লাগে, ইঞ্জিনিয়াৰিং লাগে, চবখিনি লাগে। টেলিমেডিচিন আৰু ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে প্ৰৱেশ দক্ষতাৰ ৰোগীৰ ফলাফল উন্নত প্ৰযুক্তিয়ে ভাৰতৰ স্বাস্থ্যখণ্ডক ৰূপান্তৰ কৰিছে। ই গ্ৰাম্য আৰু নগৰীয় বিভাজনক সংযোজন কৰে আৰু এক হিচাপ মতে 282 মিলিয়নতকৈ অধিক লোকৰ বাবে দূৰৱৰ্তী পৰামৰ্শ আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত নিদান সঁজুলি, য'ত মই ক'লোঁ যে কি এটা বেমাৰৰ দৰৱ হ'ব পাৰে, কি ধৰণৰ ট্ৰিটমেণ্ট হ'ব পাৰে, চিকিৎসা হ'ব পাৰে, আৰু উন্নত যত্ন সম্বন্ধে ডিজিটেল ৰেকৰ্ড ৰাখিবলৈ সক্ষম হয়। একে সময়তে খৰচ হ্ৰাস প্ৰযুক্তি মঞ্চৰ জৰিয়তে দ্ৰুত প্ৰতি 7 দিনত 24 ঘণ্টাকৈ যত্ন সক্ষম হয়। এতিয়া এই স্বাস্থ্য ক্ষেত্ৰত আমাৰ এআই বহুল প্ৰয়োগ আছে। ইয়াৰ পৰা এইটো আশা কৰা যায় যে সমৰ্থবান স্বাস্থ্যকেয়াৰ, যিটোক আমাৰ ইংলিছত আমি কওঁ এফৰ্ডেবল হেলথ কেয়াৰ, যিটো এতিয়াও হোৱা নাই ভাৰতত। আচলতে এজন সৰ্বসাধাৰণ মানুহে পটককৈ ডক্টৰৰ ওচৰত যাবলৈ তেওঁ এফৰ্ড কৰিব নোৱাৰে। ডক্টৰৰ ওচৰলৈ গ'লে ফিজ দিয়া, তাৰপিছতে যিমানখিনি খৰচ পাতি বহুত সাধাৰণ মানুহৰ কাৰণে আহিব। কিন্তু এফৰ্ডেবল হেলথ কেয়াৰত আমাৰ এআই, পাৰ্টিকুলাৰলি টেকন'লজি, নতুন প্ৰযুক্তিয়ে আমূল পৰিৱৰ্তন আনিব পাৰে। কিছু কিছু হৈছে, কিছু কিছু হোৱা নাই। ধৰি লওক আমাৰ গাঁও অঞ্চলত বা অসমৰ গাঁও অঞ্চলত ইমানখিনি হোৱা নাই বাৰু, কিন্তু এই বস্তুখিনি লাহে লাহে আহিছে। আমি এটা উদাহৰণ দিওঁ যে ডায়েবেটিক ৰেটিনোপেথি ধৰা পেলোৱাৰ ক্ষেত্ৰত সহায় কৰে। আটাইতকৈ আপোনাৰ প্ৰিভেণ্টিভ মেডিচিন, মানে বেমাৰটো হোৱাৰ আগতেই আপুনি তাৰ যত্ন লওক আৰু সেইমতে মেডিচিন বা কেয়াৰ লওক, সেইটোত এআই মানে অত্যন্ত সহায় কৰিব পাৰে। কেনেকৈ সহায় কৰিব পাৰে? মই আগতে ক'লোঁ যে কৃত্ৰিম বুদ্ধিমত্তাত অলৰেডি ছুপাৰ কম্পিউটাৰৰ ভিতৰত বা মেমৰিত গোটেইখিনি লক্ষণ বা কি কি ধৰণৰ দেখা দিয়ে, মানে ফটোগ্ৰাফ বা এক্সৰে বা MRI, এই গোটেইখিনি কোনটো বেমাৰে কেনেকুৱা ধৰণেহে, তেওঁলোকৰ অলৰেডি তাত ছেভ আছে। গতিকে মানুহজনৰ কিছুমান পেৰামিটাৰ ফটো মাৰি টেষ্ট কৰিয়ে গম পায় যে ভৱিষ্যতে এই মানুহজনৰ এইখিনি বেমাৰ হ'বনে নহয়, ৰেটিনোপেথি হ'বনে নহয়, ডায়েবেটিক হ'বনে নহয়। গতিকে সেই হিচাপত আগতীয়াকৈ যদি সাৱধানতা লয় AI ডাটা এনালিষ্টৰ, এইটো 100% একুৰেট নহয়, বাট ইট কেন গিভ একুৰেচি মোৰ দেন 90%। গতিকে ই বৰ বিশেষ ধৰণে আমাক ভৱিষ্যতে এতিয়া সহায়ো কৰিছে, ভৱিষ্যতে আৰু সহায় কৰিব বুলি আমি আশাবাদী।
1: হয় ছাৰ, আপুনি যিহেতু ডিজিটেল ইণ্ডিয়াৰ কথা উত্থাপিত কৰিছে, মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো, ডিজিটেল ইণ্ডিয়াই জনসেৱা আৰু যোগাযোগ ব্যৱস্থাত কেনে ধৰণৰ উন্নতি আনিছে?
0: হয়, ডিজিটেল ইণ্ডিয়াই আমি দেখিছো, ইণ্ডিয়াই 5G মানে 5th generation ইণ্টাৰনেটৰ জৰিয়তে শেষ মাইল সংযোগ বৃদ্ধি কৰি, UPIৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰি জনসেৱা আৰু যোগাযোগ পৰিৱৰ্তন ঘটাইছে। ই উমাং এপৰ জৰিয়তে 2000ৰো অধিক সেৱা আৰু ডিজিলকাৰ, য'ত আমি বহুত জৰুৰী নথি পত্ৰ আমি ৰাখিব পাৰোঁ, তাৰ জৰিয়তে বৈপ্লৱিক পৰিৱৰ্তন আনিছে। চৰকাৰ আৰু নাগৰিকৰ মাজত নিৰবিচ্ছিন্ন, কাগজবিহীনৰ নগদবিহীন পাৰস্পৰিক ক্ৰিয়াকলাপ সক্ষম হৈছে আৰু স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰিছে। গতিকে ইয়াৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে আৰু গোটেই প্ৰচেছখিনি যথেষ্ট ত্বৰান্বিত গতিত আমি কৰিব পৰা হৈছোঁ। ডিজিটেল ট্ৰেঞ্জেকশ্যনেই হওক, আগতে আমি 2-3 ভাষা আমি জানিছিলোঁ, কিন্তু এতিয়া AI টুল ইউজ কৰি বা আমাৰ অনলাইন ডিক্সনেৰী ইউজ কৰি বা ট্ৰেঞ্চলেটৰ ইউজ কৰি, ভাষিনী AI ব্যৱহাৰ কৰি, ভাষাৰ বাধা ভংগ কৰি, আমাৰ ভাৰতীয় প্ৰেক্ষাপটতে 35টাতকৈ অধিক ভাৰতীয় ভাষা আমি সেৱা আগবঢ়াব পাইছো আৰু আমি ইটো ভাষাৰ পৰা সিটো ভাষালৈ বাক্য অনুবাদ কৰিব পৰা হৈছো। গতিকে এই অন্য ভাষা শিকাৰ ক্ষেত্ৰতো AI যথেষ্টখিনি বৰঙণি যোগাইছে। কিন্তু তাতে এটা কথা, ইয়াৰ যিখিনি আমাৰ অৱস্থিতি, সেইমতে 100% কৰিছিল আপোনাৰ ট্ৰেঞ্চলেশ্যনটো নহয়, কিন্তু ইয়ে বহুত সহায় কৰে। ধৰি লওক আপুনি 90%, 95%লৈকে কাৰেক্টলি এটা লেংগুৱেজৰ বা ইটো লেংগুৱেজলৈ অনুবাদ কৰিব পাৰে আৰু বাকীখিনি নিজে মেনুৱেলি কৰিলে খিনি লেখকৰ কামখিনি বা যিখিনি ক্ৰিয়েটিভ ৰাইটাৰ তেওঁলোকৰ বহুত সহজ হৈ যায়। গতিকে কৃত্ৰিম বুদ্ধিমত্তাৰ এই ক্ষেত্ৰতো বহুতখিনি অৱদান আছে।
2: হয়, আমি আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ উপলক্ষে আমি যথেষ্ট প্ৰযুক্তিগত কথা পাতিছো। আজিৰ এই বিশেষ দিনটোত ভাৰতবৰ্ষত শেহতীয়াকৈ যি প্ৰযুক্তি সাফল্য, সেই বিষয়ে আমাৰ শ্ৰোতাসকলক যদি জনাওঁ নিশ্চয় ভাল পাব। ভাৰতবৰ্ষৰ শেহতীয়াকৈ লাভ কৰা কেইটামান প্ৰযুক্তিগত সাফল্য কি কি বাৰু?
0: হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি শেহতীয়াকৈ দেখিছো যে আমাৰ মহাকাশ অন্বেষণ, থলুৱা অৰ্ধপৰিবাহী, 5th-5th generationৰ টেলিকমিউনিকেশ্যন প্ৰসাৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নতিৰ ফলত ভাৰতে 2025-26 চনত উল্লেখযোগ্য প্ৰযুক্তিগত মাইল খুঁটি অৰ্জন কৰিছে। মূল উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে RISC, 5th generationৰ থলুৱা চিপ বিকাশ, 5G দ্ৰুত আৱিৰ্ভাৱ আৰু মহাকাশ খণ্ডৰ মাইল। এই RISC 5th generation থলুৱা চিপ, এই অৰ্ধপৰিবাহী

0: এই ছেমিকণ্ডাক্টৰ আপোনালোকে জানে যে বিগত দিনত ভাৰতৰ পৰা ছেমিকণ্ডাক্টৰ আমি নিজেই প্ৰস্তুত কৰিব পৰা নাছিলোঁ, এইবোৰ পশ্চিমীয়া দেশ বা চাইনাৰ পৰা আমি আনিব লাগে। কিন্তু অৰ্ধপৰিবাহী ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত IIT মাদ্ৰাছ আৰু ইছৰোৱে IRIS চিপ বুলি প্ৰথম চিপ প্ৰস্তুত কৰিছে। আমদানি নিৰ্ভৰতা হ্ৰাস কৰিবলৈ চেন্নাইস্থ মাইনগ্ৰোভ টেকনলজিয়ে ভাৰতত প্ৰথমটো বাণিজ্যিক গ্ৰেডৰ IoT চিপ তৈয়াৰ কৰিছে। IoT চিপ হ'ল এইটো বহুতখিনি কণ্ট্ৰল ছিষ্টেম বুলি যিটো আমি কওঁ, যিকোনো এটা মেচিনৰ এটা কণ্ট্ৰল ছিষ্টেম থাকে, যেনেকৈ আমাৰ কণ্ট্ৰল ছিষ্টেম আমাৰ হিউমেনৰ কাৰণে হিউমেন ব্ৰেইন হয়, কণ্ট্ৰল ছিষ্টেমত যিটো চিপ লাগে সেইটো IoT মানে ইণ্টাৰনেট অফ থিংক, ইণ্টাৰনেটেৰে ছিগনেলটো যায়, কণ্ট্ৰল ছিগনেলটো ধৰি লওক আপুনি বহুত দূৰত এটা মেচিন কণ্ট্ৰল কৰিব পাৰে, কিন্তু তাৰ কাৰণে সেই চিপটো এতিয়া আমাৰ ভাৰততে প্ৰস্তুত কৰিব পৰা হৈছে। গতিকে এইকেইটা উল্লেখযোগ্য দিশ। তাৰপিছতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত চন্দ্ৰযান 3 আৰু আদিত্য L1ৰ সফলতাৰ পিছত ভাৰতে মহাকাশ সামৰ্থ্য শক্তিশালী কৰি তুলিছে। 5G কানেক্টিভিটিত বিশ্বজুৰি 5th generation কমিউনিকেশ্যন বা আৱিৰ্ভাৱৰ লগে লগে অন্যতম দ্ৰুত অৰ্জন কৰে আৰু 2025ৰ মাজ ভাগলৈকে 5G সেৱাই 99.6% টোটেল আমাৰ যিখিনি জিলা আছে জিলা সামৰি লোৱা বুলি কোৱা হৈছে। ভাৰতে 2010ৰ পৰা 2025ৰ ভিতৰত 86,000ৰো অধিক কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত পেটেন্ট দাখিল কৰিছিল। পেটেন্ট মানে কিছুমান জ্ঞান য'ৰ পৰা ভৱিষ্যতে বৃহৎ ব্যৱসায় হোৱাৰ এটা সম্ভাৱনা থাকে, সেইটো পেটেন্ট আৰু সেইটো যিটো আগতে অইনে সেইটো ইউজ কৰা নাই, অইনে যিটো আগতে আৱিষ্কাৰ কৰা নাই, নতুন বস্তু এটা 2021ৰ পৰা 2025ৰ ভিতৰত দাখিল কৰাৰ ক্ষেত্ৰত যথেষ্ট উত্থান ঘটিছে আৰু যাৰ ফলত দেশখনে কৃত্ৰিম বুদ্ধিমত্তা উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী এক খেলুৱৈ হিচাপে স্থান লাভ পাবলৈ পাৰিছে। আৰু এটা বৰ দৰকাৰী দিশ হ'ল প্ৰযুক্তিৰ। ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনক বিকশিত কৰিবলৈ অনুমোদন জনোৱা হৈছে। কোৱাণ্টাম কম্পিউটিঙৰ যোগাযোগ সংবেদনৰ সামগ্ৰীৰ বাবে নিবেদিত 4টা থিমেটিক হাব। এতিয়া কোৱাণ্টাম কম্পিউটিং মানে আমাৰ যিখিনি কম্পিউটাৰ, কাৰণ আজিকালি প্ৰতিটো জেগাতে কম্পিউটাৰৰ ব্যৱহাৰ হয়, যদি আৰু কম্পিউটাৰৰ প্ৰচেচিং পাৱাৰটো যিমান স্পীডত আপুনি ডাটা প্ৰচেছ কৰে, এতিয়া আমাৰ যিখিনি ক্লাছিকেল কম্পিউটাৰ মানে যিখিনি আমি ইউজ কৰিছোঁ তাৰ এটা সীমিততা আছে আৰু প্ৰচেচিং পাৱাৰ বঢ়াবলৈ খৰচটো বহুত বেছি পৰে। কিন্তু কোৱাণ্টাম টেকনলজিটো এটা ভৱিষ্যতৰ কম্পিউটিং টেকনলজি, য'ত এই টেকনলজিটো যদি ছাকচেছ হয় এতিয়ালৈকে এই বস্তুটো গৱেষণাৰ ভিতৰতে আছে, ইভেন আমাৰ উন্নত দেশবোৰত, ভাৰতেও সেই গ্ৰুপত গৱেষণা আৰম্ভ কৰিছে আৰু এইখিনি যদি আমি ছাকচেছফুলি কৰিব পাৰোঁ তেনেহ'লে 2030ৰ ভিতৰত ইণ্ডিয়া কেন ডু মেনি থিং ফৰ উইথ কোৱাণ্টাম টেকনলজি, পাৰ্টিকুলাৰলি কম্পিউটাৰ টেকনলজি। আৰু ড্ৰোন প্ৰযুক্তিটো ভাৰতে ভৱিষ্যতে 2030ৰ ভিতৰত এটা ছাউথ ইণ্ড এছিয়াত এটা হাব হ'বৰ কাৰণে কাম আৰম্ভ কৰিছে। গতিকে আজিৰ দিনত প্ৰযুক্তিৰ এইখিনি হাইটেক প্ৰযুক্তি, উচ্চ প্ৰযুক্তিৰ এটা পৰিসৰ, তাত আমি কাম কৰা আমি দেখিছোঁ।
1: হয়, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে কেনেদৰে সহায় আগবঢ়াইছে?
0: নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে সহায় আগবঢ়াইছে, কিন্তু তাতে এটা কথা আছে, আমি যদি বস্তুটো অলপ ওপৰে ওপৰে চাওঁ যে যেতিয়া বেছিকৈ প্ৰযুক্তি ব্যৱহাৰ হয় তেতিয়া আচলতে আমাৰ কাম কৰা মানুহৰ যিখিনি আমাৰ লাগে সেইখিনি ৰিকুৱাৰমেণ্টটো কমি যায়। কিন্তু সেইটো হ'লেও প্ৰযুক্তিয়ে আকৌ বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে যদিও এক ধৰণৰ প্ৰফেশ্যনৰ কিছু চাকৰি কমাব পাৰে, একেবাৰে নুই কৰিব নোৱাৰি, কিন্তু নতুন নতুন ক্ষেত্ৰ এই নতুন প্ৰযুক্তি আনে, তাত আকৌ স্পেচিয়েলাইজ বা বিশেষজ্ঞৰ প্ৰয়োজন হয়। তাত সেই ধৰণৰ আমাৰ জীৱিকাৰ কাৰণে আমাৰ যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন আকৌ এটা বেছিকৈ ক্ৰিয়েট হয়, গতিকে এফালে কমিলে এফালে বাঢ়ে। কিন্তু এতিয়া সেই সুবিধাটো আমাৰ ইউথ নতুন জেনেৰেশ্যনে ল'বৰ কাৰণে তেওঁলোকখিনি আমাৰ ইউনিভাৰ্চিটি বা কলেজৰ পৰা ল'ৰা ছোৱালী আমি পাছ কৰি ওলাইছোঁ, সেইখিনিও নতুন আপোনাৰ টেকনলজি বা নতুন প্ৰযুক্তিৰ লগত চিনাকি হ'ব লাগিব, তেখেতসকলৰ সেই জ্ঞান অৰ্জন কৰিব লাগিব, তেখেতসকল হাৰ্ডৱৰ্কিং হ'ব লাগিব, তেখেতসকলে অত্যন্ত ইণ্ডাষ্ট্ৰিয়াছ হ'ব লাগিব, তেতিয়াহ'লে প্ৰযুক্তি এটা মানে ছাপ্লিমেণ্টেৰী হিচাপে তেওঁলোকৰ কাৰণে সহায়হে হ'ব। এফালে হয়তো কিছু চাকৰি যাব, কিন্তু সিফালে আকৌ দুগুণ চাকৰি বেলেগ এটা আপোনাৰ দিশত ওলাই আহিব। গতিকে প্ৰযুক্তিৰ সেই দুইটা আছে, কিন্তু আমি যদি আউটডেটেড হৈ থাকোঁ মানে পুৰণিকলীয়া হৈ থাকিলে কিন্তু প্ৰযুক্তিয়ে আমাৰ আগৰ যিখিনি আছিলে জীৱিকা সেইখিনি নাইকিয়া হৈ যাব, গতিকে মানুহ কিন্তু আনএমপ্লয়মেণ্ট হ'ব। গতিকে সময়ৰ লগত পৰিৱৰ্তন হৈ থাকিলে প্ৰযুক্তিৰ লগত এটা মানে সুন্দৰ ভৱিষ্যতৰ কাৰণে ডেকা আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰিব।
1: হয় ছাৰ, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, গ্ৰাম্য উন্নয়ন আৰু কৃষকৰ সহায়ত প্ৰযুক্তিয়ে কেনেকৈ ভূমিকা পালন কৰিব পাৰে?
0: হয়, এইটো এটা বৰ আকৌ গুৰুত্বপূৰ্ণ কথা, কাৰণ কি আমাৰ যিখিনি ভাৰতৰ জনসংখ্যা 130,00,000 বা যিমানেই হয় আমাৰ তাৰে মেজৰিটি মানে বেছিভাগ মানুহ আমাৰ গাঁৱত থাকে, গতিকে গাঁৱৰখিনি যদি আমাৰ গ্ৰাম্যৰ ডেভেলপমেণ্ট বা আমাৰ যদি উন্নতি হয় বা তেনেহ'লে আমাৰ গোটেই দেশখনৰ উন্নতি হ'ব, অকল নগৰখনটো উন্নতি হ'লে নহ'ব। গতিকে প্ৰযুক্তিয়ে কৃষিৰ ক্ষেত্ৰতো যথেষ্টখিনি আমাৰ সুবিধা কৰি দিছে। কৌ সেই একে কথাই যে আপোনাৰ যিটো কৃত্ৰিম বুদ্ধিমত্তা, ড্ৰোন টেকনলজি আৰু ছেন্সৰ এই বস্তুখিনি এতিয়া আপোনাৰ কৃষিটো প্ৰয়োগ হৈছে। আমাৰ হয়তো অসম বা নৰ্থ ইষ্টত ইমান আমি দেখা নাপাওঁ, কিন্তু নৰ্থ ইণ্ডিয়া ছাউথ ইণ্ডিয়াত এইখিনি য'ত খেতিক আমি প্ৰফেশ্যন হিচাপে লোৱা যায় যিখিনি তাত এইখিনি হৈছে, ডিজিটেল বজাৰত প্ৰৱেশ কৰিছে, উন্নত আন্তঃগাঁথনিৰ জৰিয়তে গ্ৰাম্য উন্নয়ন আৰু কৃষকৰ মংগলক আগুৱাই লৈ যায়। ই উৎপাদন বৃদ্ধি কৰে, সম্পদৰ অপচয় হ্ৰাস কৰে আৰু পানীৰ যিখিনি দৰকাৰ 40-ৰ পৰা

0: 60% কম পানীৰে খেতি কৰিব পৰা যায় যদি আমি এপ্ৰপ্ৰিয়েট প্ৰযুক্তি আমি ব্যৱহাৰ কৰোঁ খেতিৰ ক্ষেত্ৰত। প্ৰত্যক্ষ বিক্ৰীৰ জৰিয়তে আয় বৃদ্ধি কৰে আৰু বতৰ আৰু বিত্তীয় শিক্ষাৰ উন্নত সুবিধা প্ৰদান কৰে, বহনক্ষম আৰু জলবায়ু স্থিতিস্থাপকতা কৃষি প্ৰসাৰ ঘটায়। গতিকে কৃষিৰ ক্ষেত্ৰত যথেষ্টখিনি হৈছে আৰু যথেষ্টখিনি কৰিবলৈও আছে, কিন্তু ইয়াত গোটেই টেকনলজিৰ বেনিফিটখিনি কৃষকে পোৱা নাই, কিছুহে পাইছে, কিছু সমস্যা আছে। কিন্তু আমাৰ এই যিটো কৃষি খণ্ডটো বা আমাৰ গ্ৰাম্য খণ্ডটো কিন্তু যদি আমাৰ ইকুৱেলি আগবাঢ়ি নাযায়, মানে সমানে আগবাঢ়ি নাযায়, উচ্চ প্ৰযুক্তিৰ যিখিনি আমি আগতে আলোচনা কৰিলোঁ তাৰ লগত গ্ৰাম্য কৃষিও আগবাঢ়ি যাব লাগিব। কিছু হৈছে কিন্তু গ্ৰাম্যৰ ক্ষেত্ৰত আৰু কৰিবলগীয়া বহুতখিনি আছে আৰু সকলোৱে একেলগে তাত কৰিবলগীয়া কাম আছে।
1: হয় ছাৰ, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো, প্ৰযুক্তিগতভাৱে শক্তিশালী ভাৰত গঢ়াত শিক্ষাৰ্থীসকলে কেনেধৰণৰ ভূমিকা ল'ব পাৰে?
0: হয়, আজিৰ শিক্ষাৰ্থীসকলে ভৱিষ্যতৰ নাগৰিক, গতিকে তেওঁলোকৰ অতিকে দায়িত্ব আছে আৰু সেইখিনি কৰিবৰ কাৰণে আমি গুণগত শিক্ষা আমি স্কুলৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে দিব লাগিব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে টিম এডুকেশ্যনৰ ক্ষেত্ৰত STEM, এইটো এটা এব্ৰিভিয়েশ্যন, শ্বৰ্ট ফৰ্ম হয়, ছায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স, প্ৰয়োগৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ফিফ্থ জেনেৰেশ্যন কমিউনিকেশ্যন IoT আয়ত্ত কৰি ষ্টাৰ্টআপ সংস্কৃতি লালন পালন কৰি দক্ষতা বিকাশৰ বাবে স্বয়ং আৰু কচিৰ দৰে প্লেটফৰ্ম, তেওঁলোকেও কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি নতুন নতুন প্ৰযুক্তিৰ জ্ঞান তেওঁলোকে ল'ব পাৰে। আমি ইয়াতে জানিম এই স্বয়ং প্লেটফৰ্মত তেনেকুৱা বহুত নতুন প্ৰযুক্তিৰ কোৰ্ছ তেওঁলোকে নিজে শিকিব পাৰে। আৰু ফচিৰ প্লেটফৰ্মটো হ'ল ফ্ৰী লাইব্ৰেৰী এণ্ড অপেন চ'ৰ্চ ছফ্টৱেৰ ফৰ এডুকেশ্যন, এই চিষ্টেমটো IIT বোম্বে ডেভেলপ কৰা। তাত বহুতখিনি আপোনাৰ স্কিল বুলি কওঁ, যিখিনি টেকনিকেল স্কিল, তাৰ কিছুমান অনলাইন পাঠ্যক্ৰম তেওঁলোকে তাতে দিয়া যায়, সেইখিনি লৈ পেলাই। এতিয়া কথাটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীখিনিকে প্ৰতি বছৰে লাখ লাখ ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেট হৈ পেলাই আমাৰ ওলাই আহিছে প্ৰতি বিশ্ববিদ্যালয়ৰ পৰা, কিন্তু এতিয়া সকলোৱেতো চাকৰি পোৱা নাই, গভৰ্ণমেণ্ট চাকৰিও সীমিত আৰু ব্যক্তিগত প্ৰতিষ্ঠানতো ইমান নাই। সেইকাৰণে এটা বস্তু কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ যে আমাৰ এডুকেশ্যন ছিষ্টেমটো এতিয়া যিটো আমাৰ NEP 2020 আহিলে, মানে নেশ্যনেল এডুকেশ্যন 2.0, তাত আমাৰ পুথিগত শিক্ষাতকৈও আমাৰ কৰিছে যে আমি হাতে কামে তেওঁলোকে ভৱিষ্যতে চাকৰি বিচৰাতকৈ নিজে এটা যদি ব্যৱসায় আৰম্ভ কৰিব পাৰে বা সেই এটা নতুন টেকনলজিৰ লগত জড়িত, বা নহ'বও পাৰে কোনোবা আপোনাৰ লোকেলখিনি আমাৰ প্ৰব্লেম আছে, সেইখিনি লৈ যদি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে আৰু সেইটো যদি ছাকচেছ হয় সেইকাৰণে আমাৰ চৰকাৰে অনুপ্ৰেৰণা যোগায়। গতিকে এইখিনি কৰিবৰ কাৰণে উদ্ভাৱনীয়তা আৰু উদ্যোগীকৰণ অতি জৰুৰী। পৰম্পৰাগত কেৰিয়াৰ পথৰ পৰা বাহিৰলৈ গৈ প্ৰযুক্তি ব্যৱহাৰ কৰি স্থানীয় সমস্যা সমাধান কৰি ষ্টাৰ্টআপ আৰম্ভ কৰা, যাৰ ফলত ভাৰতৰ বুদ্ধিমান যুগত অৰিহণা যোগায়। এই ধৰণে আমাৰ প্ৰতিবেশী চাইনাত এই পৰিৱেশটো আমাতকৈ আগতে আহিছে, কিন্তু এতিয়া আমাৰ ভাৰত চৰকাৰেও সেই কথাটো কৈছে যে আমাৰ স্কুল কলেজৰ পৰা ল'ৰা ছোৱালীয়ে এঠাল এটা সংখ্যা ষ্টাৰ্টআপৰ কাৰণে ডিভেট কৰিব লাগে। ডিজিটেল বিভাজন দূৰ কৰা, গ্ৰাম্য জনসাধাৰণক ডিজিটেল প্ৰযুক্তিৰ বিষয়ে জ্ঞান দিয়া আৰু দুৰ্গম অঞ্চলত ছায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং আৰু মেথমেটিক্স শিক্ষা খাহিত কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে সদায় আজীৱন তেওঁলোকে যে নতুন কথা শিকিব পাৰে সেই ধৰণৰ এটা মানসিকতা আমি স্কুল কলেজত থাকোঁতেই তৈয়াৰ কৰাই দিব লাগে, যাতে আজি যিখিনি নতুন কাইলৈ সেইখিনি হয়তো পুৰণা হৈ যাব, কিন্তু তেওঁলোকে নতুন বস্তুটো আকৌ লৈ যাতে তেওঁলোকৰ নিজৰ জীৱন চলাই নিব পাৰে, সেইকাৰণে তেওঁলোক সদায় সাজু থাকিব লাগে। আৰু ৰাষ্ট্ৰীয় পদক্ষেপত অংশগ্ৰহণ কৰা, যেনেকৈ আমাৰ ডিজিটেল পুথিভঁৰাল স্বয়ং প্লেটফৰ্ম আছে, তাতে ৰিপজিটৰী জ্ঞানৰ ভঁৰাল হয়, তাৰ পৰা বেলেগ বেলেগ তেওঁলোকে কোৰ্চৰ লগত বেলেগ বেলেগ কোৰ্চ লৈও তেওঁলোকে আৰু তেওঁলোকৰ আপগ্ৰেড কৰিব পাৰে, ভৱিষ্যতে তেওঁলোকে কণ্ট্ৰিবিউট কৰিব পাৰে ফৰ ডুইং দেয়াৰ অ'ন ষ্টাৰ্টআপ অৰ ৱৰ্কিং উইথ চম আদাৰ্ছ ষ্টাৰ্টআপ টু ডু দ্য বিজনেছ। তেওঁলোকে কিছু বস্তু প্ৰডিউচ কৰিব, যিখিনি বস্তু এখন মাৰ্কেট থাকিব এখন, আৰু তেওঁলোকে তাৰ পৰা ৰেভিনিউ আৰ্ণ কৰি এজনৰ লগতে 10 জনক আকৌ নিয়োগ কৰিব পাৰিব। গতিকে এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ ভূমিকা আৰু তেওঁলোকক কৰিবলগীয়া যথেষ্টখিনি আছে নতুনখিনি প্ৰযুক্তি লৈ।
1: হয়, প্ৰযুক্তিৰ পৰিসৰ যথেষ্ট বহল, কিন্তু আমাৰ যিহেতু অনুষ্ঠানৰ সময় সীমিত, গতিকে মই অনুষ্ঠানৰ একেবাৰে শেষৰটো প্ৰশ্ন আপোনালৈ আগবঢ়াইছো। বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে ভাৰতৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি?
0: বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দৃষ্টিভংগী আমাৰ অতি স্পষ্ট। আমি এজন বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ অধ্যাপক হিচাপে আমাৰ বহুতখিনি শিকিবলগীয়া আছে, সেইখিনি আমাৰ শিক্ষাৰ প্ৰচেছ, সেইখিনি আমি 2047ৰ ভিতৰত যদি পৰিৱৰ্তন কৰিব পাৰোঁ আমি সকলোৱে লগ লাগিম, যে এতিয়া আমাৰ শিক্ষাৰে আমাৰ চাকৰিমুখী হ'বলৈ শিকায় বা আমি সেৱা চালিত অৰ্থনীতিৰ পৰা আমি জ্ঞান চালিত বা উদ্ভাৱন শক্তিলৈ পৰিৱৰ্তন কৰিব লাগিব, সেই কামটো ইমান সহজ নহয়। সকলোৱে যদি হাতে হাতে ধৰি আগবাঢ়ে তেতিয়াহ'লে পৰা হ'ব, আৰু জ্ঞান চালিত উদ্ভাৱন শক্তিলৈ যদি আমাৰ শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তন কৰিব পৰা যায়, এই জ্ঞানে আমাৰ নতুন উদ্যোগ স্থাপন কৰাত সহায় কৰিব, নতুন প্ৰডাক্ট ডেভেলপ কৰিবলৈ আৱিষ্কাৰ কৰিবলৈ সহায় কৰিব, সেই প্ৰডাক্ট আমি অন্য দেশলৈ পঠাব পাৰিম, আমি এক্সপৰ্ট কৰিব পাৰিম, আৰু তাৰ পৰা আমাৰ ইকনমিক গ্ৰ'থ হ'ব। আৰু এনেকৈ আমি ভাবোঁ যে আমাৰ শিক্ষকসকলে কয় যে 2047ত আমি এখন উন্নত দেশলৈ পৰিৱৰ্তন হ'ম, কিন্তু তাতে বহুতখিনি চেলেঞ্জ আছে, চেলেঞ্জখিনি সকলোৱে যেনেকৈ পাৰে আমি কৰিব লাগিব। আৰু 5G, 6G, UPI, AI চালিত ৰাজহুৱা সেৱাকে ধৰি ডিজিটেল

0: আন্তঃগাঁথনি সম্প্ৰসাৰণ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আমাৰ কৃষি ক্ষেত্ৰ এইখিনি বস্তু কৰিব লাগিব যে আমি কৃষি ক্ষেত্ৰত আমি পাহৰি যাওঁ। আমি এটা এফৰ্ডেবল ছাষ্টেইনেবল এগ্ৰিকালচাৰেল ছিষ্টেমৰ কথা ভাবিব লাগিব, য'ত সকলোৱে পুষ্টিকৰ খাদ্য খাবলৈ পায়, চবৰ কাৰণে স্কোৱাৰ মিল থাকে। কাৰণ মানুহৰ যদি পুষ্টিকৰ খাদ্য খাবলৈ পায়, সেইখিনি যদি ফাৰ্মত পুষ্টিকৰ খাদ্য থাকে, অৰ্গেনিকটো আমাৰ এগ্ৰিকালচাৰ যদি আমি এডপ্ট কৰোঁ, তেতিয়াহ'লে সেই বস্তুখিনি খালে সেই মানুহৰ স্বাস্থ্য ভালে থাকিব। স্বাস্থ্য ভালে থাকিলে তাৰ প্ৰডাক্টিভিটি পাৰিব, তেওঁলোকে কাম বেছি কৰিব পাৰিব, তেওঁলোকে বিজনেছ কৰিব পাৰিব, ষ্টাৰ্টআপ কৰিব পাৰিব আৰু ইকনমিক গ্ৰ'থ হ'ব। গতিকে গোটেই বস্তুখিনি সৰ্বশেষত এটা ছাষ্টেইনেবল এগ্ৰিকালচাৰ মানে কৃষিৰ লগত জড়িত, য'ত চবকে আমি নিউট্ৰিয়াছ তিনিবেলা তিনিসাজ খুৱাব পৰা এটা অৱস্থালৈ আহিব পাৰিব লাগিব। গতিকে ইমানখিনিয়ে মই কওঁ, মই বস্তুখিনি অধ্যয়ন কৰি মোৰ এইটোৱে দৃষ্টিভংগী।
1: অনুষ্ঠানৰ শেষত আপোনালৈ পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আজিৰ অনুষ্ঠানটো আমাৰ শ্ৰোতাসকলে শুনি ভাল পালে।
0: ধন্যবাদ ময়ো আজি সুযোগ দিয়াৰ কাৰণে, ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত মোক মোৰ সামান্য জ্ঞান শ্ৰোতাৰ আগত দাঙি ধৰাৰ কাৰণে, সুবিধা দিয়াৰ কাৰণে মই আপোনালোককো ধন্যবাদ।
1: হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আজিৰ অনুষ্ঠানৰ আঁত ধৰিছিলোঁ মই বৰ্ণালী লহকৰ, আৰু মোৰ সৈতে আছে তন্ময়ী গগৈ। আৰু আমাৰ মাজত আজি সমল ব্যক্তি হিচাপে উপস্থিত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক যান্ত্ৰিক বিভাগৰ অধ্যাপক, লগতে ডিজাইন বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পাৰ্থপ্ৰতিম দত্ত ডাঙৰীয়া। আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানৰ প্ৰযোজনাৰ দায়িত্বত আছিল গৌতম নাথ। ধন্যবাদ।
2: এয়া আকাশবাণী তেজপুৰ।

প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি সোমবাৰ, 1433 খ্ৰীষ্টাব্দৰ বহাগ মাহৰ আজি 27 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 11 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আজি 129 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 237 দিন বাকী আছে।

আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমে শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1904 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল স্পেইনৰ চিত্ৰকৰ ছালভাৰ ডালিৰ। 1918 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আমেৰিকাৰ পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনৰ জন্ম হৈছিল। 1981 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল জামাইকাৰ গায়ক আৰু গীতিকাৰ বব মাৰ্লিৰ। তেৰশ ত্ৰিশ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই কনষ্টাণ্টিনোপলৰ ৰোমান সাম্ৰাজ্যৰ ৰাজধানী হিচাপে স্বীকৃত হৈছিল, যাক ইস্তানবুল বুলিও কোৱা হয়। 1923 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আমেৰিকান সাহিত্যিক ৰবাৰ্ট ফ্ৰষ্টলৈ তেওঁৰ নিউ হামছায়াৰ শীৰ্ষ কাব্যগ্ৰন্থখনিৰ বাবে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল। 1963 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মাৰ্কিন শৰীৰতত্ত্ববিদ বিজ্ঞানী হাৰ্বাৰ্ট স্পেন্সাৰ গাছাৰৰ মৃত্যু হৈছিল। তেওঁ 1946 চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

আজি দিনটো অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। ভাৰতত প্ৰতিবছৰে 11 মে তাৰিখে এই দিৱস পালন কৰা হয়। 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা বা অপাৰেশ্যন শক্তিৰ বৰ্ষপূৰ্তি আৰু বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে এই দিৱসৰ মূল লক্ষ্য। 1998 চনৰ 11 মে তাৰিখে পোখৰাণত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডক্টৰ এ পি জে আব্দুল কালামৰ নেতৃত্বত আৰু তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ তৎপৰতাত বিজ্ঞানীসকলে পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল। 1999 চনৰ পৰাই 11 মে তাৰিখে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত জড়িত বিজ্ঞানী, গৱেষক, অভিযন্তা আৰু আন সকলোকে কৃতিত্বক স্মৰণ কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰি থকা হৈছে। 1998 চনৰ 11 মে তাৰিখে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত 3টা উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৃষ্ঠপোষকতাত বিজ্ঞানী এ পি জে আব্দুল কালাম আৰু তেওঁৰ দলে 11 মে তাৰিখে ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক মিছাইল শক্তিৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই পৰীক্ষাক আধিকাৰিকভাৱে অপাৰেশ্যন শক্তি নামেৰেও নামাকৰণ কৰা হৈছিল। ইয়াৰ লগে লগে ভাৰত পৃথিৱীৰ ভিতৰত পাৰমাণৱিক শক্তিৰে সজ্জিত 6 সংখ্যক দেশ হিচাপে পৰিগণিত হৈছিল। একেদিনাই ভাৰতৰ প্ৰতিৰক্ষা আৰু গৱেষণা আৰু বিকাশ সংগঠনৰ উদ্যোগত ত্ৰিশূল মিছাইলৰ সফল প্ৰক্ষেপণো হৈছিল। একেদিনাই বেংগালুৰুত সম্পূৰ্ণৰূপে ভাৰতত তৈয়াৰ কৰা এখন পাতল আকাশীযান হংস 3 সফলতাৰে উৰণ সম্পন্ন কৰিছিল। 1998 চনৰ 11 মে তাৰিখে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এই 3টা উল্লেখযোগ্য ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে 11 মে দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰিছিল আৰু 1999 চনৰ পৰাই এই দিৱস পালন কৰি থকা হৈছে।

1999 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত অভিযুক্ত চাৰিজনক মৃত্যুদণ্ড বিহা হৈছিল। 1951 চনৰ আজিৰ দিনটোতেই গুজৰাটৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদক নতুন সোমনাথ মন্দিৰ মুকলি কৰিছিল।

1857 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল আৰু ই ক্ৰমে সমগ্ৰ দেশতে বিয়পি পৰিছিল। লৰ্ড ডেলহাউছী বিদায় গ্ৰহণ কৰাৰ পিছত 1856 চনত লৰ্ড কেনিঙে গভৰ্ণৰ জেনেৰেল হিচাপে পদত অধিষ্ঠিত হৈছিল আৰু 1857 চনৰ খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 36 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী চাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। মংগল পাণ্ডেৰ লগতে পহৰাদাৰ ঈশ্বৰ পাণ্ডেকো দোষী সাব্যস্ত কৰি দুয়োকে প্ৰাণদণ্ডৰে দণ্ডিত কৰা ঘটনাত সমগ্ৰ উত্তৰ ভাৰতজুৰি এই বিদ্ৰোহে বিস্তৃত লাভ কৰিছিল। বিদ্ৰোহৰ কাৰণসমূহ সেই সময়ৰ শাসক ইংৰাজসকলে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পটভূমিত যে নিহিত হৈ আছে সেয়া বুজি উঠিছিল। ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। 1835 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। একে সময়তে ৰাজকীয় পাৰ্চী ভাষাৰ

উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষণ প্ৰচলন কৰাত প্ৰতিক্ৰিয়া হিচাপেও ভাৰতীয়সকলৰ মনত অশান্তি আৰু অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। লৰ্ড ডেলহৌচিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মন অশান্তিৰ পৰিমাণ দুগুণেই বৃদ্ধি কৰিছিল, যাৰ ফলত বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল। ইংৰাজ শাসকৰ বিৰুদ্ধে সংঘটিত এই বিদ্ৰোহে ভাৰত সম্বন্ধে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিভংগী সলনি কৰিবলৈ বাধ্য হৈছিল। ক্ষুব্ধ ভাৰতীয়ক সন্তুষ্ট কৰি ভাৰতত ইংৰাজসকলৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল। চিপাহী বিদ্ৰোহে যদিও লক্ষ্যত উপনীত হ'ব নোৱাৰিলে, তেওঁলোকে কিন্তু ইংৰাজ চৰকাৰক ভাৰত শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য কৰাব পাৰিছিল। তেওঁলোকে চিপাহী বিদ্ৰোহৰ ফলতেই সাংবিধানিক পৰিৱৰ্তন হৈছিল আৰু চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তীব্ৰ ব্ৰিটিছনাৰ ভাৱ প্ৰকাশ পাইছিল আৰু এই কথা ইংলেণ্ডৰ ৰজাই বুজি উঠিছিল। ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসনৰ ক্ষমতা দিছিল। আজিৰ দিনটো অনুষ্ঠানত এইবাৰ শুনা হওক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। ২০০৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই চাহেবপুৰাৰ বৰষুণ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ 2003 বৰ্ষৰ অসম সাহিত্য সভাৰ কিশোৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছিল। 2006 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই অষ্টাদশ বিধানসভা নিৰ্বাচনৰ ফল ঘোষণা হৈছিল আৰু বিধানসভাখন কংগ্ৰেছৰ হাতলৈ গৈছিল। আকাশবাণী তেজপুৰ খন্তেক পিছতেই 8 বজাত মুখ্য বাতৰিসমূহ আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছো বিজ্ঞান ভিত্তিক অনুষ্ঠান বিজ্ঞান চৰা। শ্ৰোতাসকল, আজিৰ বিজ্ঞানচৰা অনুষ্ঠানত আমি শক্ত

0: বৰ্ধিত চাহিদা আৰু ভৱিষ্যতৰ ইন্ধন, এই বিষয়ে আমি কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ নপামত অৱস্থিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নবীন শৰ্মাদেৱক। নমস্কাৰ ডক্টৰ শৰ্মা।
1: নমস্কাৰ আৰু সমূহ দৰ্শকলৈও নমস্কাৰ জনাইছোঁ।
0: হয়, আপোনাক আমাৰ এই বিজ্ঞান চৰা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ পৰা আমি জানিব খুজিম যে শক্তিৰ প্ৰয়োজনীয়তানো আমাৰ জীৱনত কি, আৰু এই শক্তিৰ চাহিদা যে দিনক দিনে বৃদ্ধি পাইছে ইয়াৰ কাৰণ কি বাৰু, এই বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ বুজাই কওকচোন।
1: শক্তি বুলি ক'লে আমি যি বুজোঁ, আমি দৈনন্দিন জীৱনত যিকোনো কাম কৰিবলৈ যি আমাক শক্তিৰ প্ৰয়োজন হয় সেইটোৱে বেছিক, মানে সেইটোৱে শক্তি বুলি আমি ক'ব পাৰোঁ। ধৰক আমি চলা ফুৰা কৰিবলৈ, মোক কথা ক'বলৈ বা মোক লিখিবলৈ, সেইফালৰ পৰা আৰম্ভ কৰি মোক চাইকেল চলাবলৈ, দৌৰিবলৈ, যিকোনো দৈনন্দিন কামৰ কাৰণে আমাক শক্তিৰ ব্যৱহাৰ হয়। আৰু যদি সেইটো আমি সহজ অৰ্থত চাবলৈ যাওঁ তেতিয়াহ'লে আমি মানৱ দেহত সেই শক্তিখিনি পাওঁ খাদ্যৰ পৰা, আৰু লগতে আমি অক্সিজেন, যিটো ৰেস্পিৰেশ্যনৰ থ্ৰুদি অক্সিজেন হয়, তাৰ কেমিকেল ৰিয়েকশ্যন, বায়'কেমিকেল ৰিয়েকশ্যন, তাৰ পৰা আমি শক্তিখিনি পাওঁ। তাৰ বাহিৰেও আমি ঘৰৰ চৌপাশে আৰু ঘৰৰ ভিতৰতো যদি চাওঁ, লাইটটো জ্বলোৱাৰ পৰা আৰম্ভ কৰি কিচেনত যদি আমি খাদ্য বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তুতেই শক্তিৰ ব্যৱহাৰ হৈ গৈ আছে। আৰু পৌৰাণিক দিনৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মানৱ জাতিয়ে যেতিয়াৰ পৰা শক্তিৰ ব্যৱহাৰ কৰিবলৈ শিকিলে তাৰ পৰা লাহে লাহে শক্তিৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি আহিছে, আৰু সেই অনুপাতে শক্তিৰ চাহিদাও দিনক দিনে বাঢ়ি আহিছে। আমি আগৰ দিনৰ কথাবিলাকলৈ যদি মন কৰোঁ তেতিয়াহ'লে আমি বহুত সময়ত শাৰীৰিক শ্ৰমৰ ওপৰত ডিপেণ্ডেণ্ট আছিলোঁ, আমি শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। কিন্তু লাহে লাহে যেতিয়া মানুহে জনা হ'ল, বুজা হ'ল যে শাৰীৰিক শ্ৰম বহুত বেছি পৰিমাণে কৰিবলৈ হ'লে মানুহৰ যি প্ৰত্যাশিত আয়ুস সেইটোৰ ওপৰত এফেক্ট পৰে, মানুহৰ বেমাৰ আজাৰ বেছিকৈ হয়, মানুহৰ যোনটো কমফৰ্ট সেই কমফৰ্টটো মানুহে পূৰামতে নাপায়, মানুহক সোনকালে বয়সীয়াল যেন লগা হয়। গতিকে এই কথাখিনি যেতিয়া মানুহে অনুধাৱন কৰিবলৈ ল'লে তেতিয়াই বিজ্ঞানৰ যোগেদি আৰু প্ৰযুক্তিৰ যোগেদি নতুন নতুন বস্তুৰ উদ্ভাৱন আৰু আৱিষ্কাৰ কৰিবলৈ ল'লে, আৰু সেই বস্তুবিলাকত শাৰীৰিক শ্ৰমৰ নকৰি বেলেগ শক্তিৰ উৎসৰ জৰিয়তে বা বেলেগ ইন্ধনৰ জৰিয়তে যিখিনি কাম কৰোৱা গ'ল সেইখিনিয়ে মানৱ জাতিৰ প্ৰত্যাশিত আয়ুসটো বৃদ্ধি কৰিলেই, যোনটোক আমি লাইফ এক্সপেক্টেঞ্চি বুলি কওঁ, আৰু লগতে জীৱন ধাৰণৰ মান উন্নত কৰিলে। যদি আমি চাবলৈ যাওঁ যে শক্তিৰ চাহিদানো কিয় বৃদ্ধি পাইছে, তেতিয়াহ'লে আমি ঘৰতেই আগৰ দিনত আমাৰ মা দেউতাহঁতৰ, ককা দেউতাহঁতৰ দিনত ভাত বনাবলৈ হ'লে খৰিৰ ব্যৱহাৰ কৰিছিলে, চৌকাৰ ব্যৱহাৰ কৰিছিলে, আৰু তাত যিটো শক্তিৰ ঘনত্ব, এনাৰ্জি ডেন্সিটি, সেইটো এতিয়া ব্যৱহাৰ কৰা যোনটো শক্তিৰ ঘনত্ব, আমি যদি ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰিকেল এনাৰ্জিৰ ফালৰ পৰাই চাওঁ, বৈদ্যুতিক শক্তিৰ পৰা, বা আমি যোনটো এল পি জি ঘৰত ইউজ কৰোঁ, এল পি জি গেছৰ পৰাই চাওঁ, তেতিয়াহ'লে শক্তিৰ ঘনত্বটো তেতিয়াই ব্যৱহাৰ কৰা খৰিতকৈ আমাৰ এইটোত বেছি। আৰু তাৰ বাহিৰেও মানুহে যেতিয়া খাদ্য বস্তুৰ সংৰক্ষণৰ কথা চিন্তা কৰিবলৈ ল'লে, লাহে লাহে ৰেফ্ৰিজাৰেটৰ আমাৰ ঘৰলৈ আহিল, মানুহে ফেন ব্যৱহাৰ কৰিবলৈ ল'লে যাতে গৰমৰ দিনত অকণমান আৰামত বা কমফৰ্ট এটা পোৱা যায় সেইটোৰ কাৰণে, আৰু এতিয়া দেখা গৈছে লাহে লাহে ফেনৰ পৰা এ চি বা এয়াৰ কণ্ডিচনাৰ বাতানুকূল যন্ত্ৰলৈও মানুহে আগুৱাই গৈছে। গতিকে সেইখিনিৰ লগে লগে ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰিকেল এনাৰ্জি, যোনটো বৈদ্যুতিক শক্তিৰ কনজামশ্যনটো বাঢ়ি গ'ল, গতিকে তাৰ চাহিদা উৎসত, মানে য'ত বৈদ্যুতিক শক্তি আমি জেনেৰেট কৰোঁ তাত বৃদ্ধিৰ চাহিদাটো দিনক দিনে বৃদ্ধি পাই গৈছে। সেইখিনিৰ বাহিৰেও আমি দৈনন্দিন জীৱনত আজিকালি বিভিন্ন বস্তুৰ যি ব্যৱহাৰ কৰোঁ, বহু ক্ষেত্ৰত অতি প্ৰয়োজনীয় আৰু কিছুমান প্ৰয়োজনীয় আৰু কিছুমান অপ্ৰয়োজনীয় বস্তুৰো আমি ব্যৱহাৰ কৰিবলৈ লৈছোঁ, আৰু সেইখিনি আমি আমাৰ কমফৰ্টৰ কাৰণে, আমাৰ জীৱন ধাৰণৰ শৈলীটোক সহজ কৰিবৰ কাৰণে বা আৰামৰ কৰিবৰ কাৰণে বা বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণে সেই শক্তিৰ ব্যৱহাৰ কৰা যায়, আৰু সেইকাৰণে চাহিদাটো বৃদ্ধি পাই আহিছে। তাৰ লগতেও আৰু এটা আছে যে মানুহে বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিবলৈ হ'লেও সেই শক্তিৰ প্ৰয়োজনীয়তা আহি পৰে। যেনেকৈ খৰিৰে যেতিয়া মানুহে খাদ্য ৰান্ধে তেতিয়াহ'লে ৰান্ধনিৰ বহুত

0: ক্ষেত্ৰত হাওঁফাওঁৰ যি বেমাৰ বা ৰেস্পিৰেটৰী ছিষ্টেমৰ ডিজিজবিলাক যি হৈছিলে সেইটোক আমি অনুভৱ কম কৰিব পাৰিলেও কিন্তু মহিলাসকলৰ মাজত যিসকলে খাদ্যবস্তুৰ ৰন্ধন প্ৰক্ৰিয়াত জড়িত হৈ থাকে তেওঁলোকৰ সেইটো এটা বৰ ডাঙৰ সমস্যা। আৰু সেইটো কাৰণে ইউনাইটেড নেশ্যনছৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যোনটো কৰিছে যে বহনক্ষম উন্নয়নৰ লক্ষ্যত কৰা গৈছে তাৰ সেইটোত এটা গুৰুত্ব দিয়া গৈছে যে জেণ্ডাৰ ইকুৱেলিটি হ'ব লাগে আৰু সেইটোৰ কাৰণে নতুন নতুন উদ্ভাৱনৰ জৰিয়তে নতুন নতুন শক্তিৰ ব্যৱহাৰৰ যোগেদি মানুহক সেই বেমাৰ আজাৰৰ পৰাও আঁতৰাই অনাৰ ব্যৱস্থা কৰা গৈছে আৰু সেইকাৰণে দিনক দিনে শক্তিৰ চাহিদাটো বৃদ্ধি পাই গৈছে। আৰু এই শক্তিৰ ব্যৱহাৰটোৱে আৰু এটা দিশত আমি চাবলৈ হ'লে মানুহৰ হিউমেন ডেভেলপমেণ্ট ইনডেক্স যোনটো মানৱ উন্নয়ন সূচক বা সূচাংক সেই বস্তুটোক ৰিফ্লেক্ট কৰে। যি দেশত এনাৰ্জি কনজামশ্যন বেছি সেই দেশৰ মানৱ উন্নয়ন সূচাংকও বহুত ওপৰত। আমি যদি উন্নত দেশবিলাকলৈ চাওঁ তেতিয়াহ'লে তেওঁলোকৰ প্ৰত্যেকজন মানুহৰ মানে পাৰ কেপিটা এনাৰ্জি কনজামশ্যন ভাৰতবৰ্ষ বা আৰু অনুন্নত দেশবিলাকতকৈ বহুত বেছি আৰু সেইকাৰণে তেওঁলোকৰ লাইফ এক্সপেক্টেন্সি বা জীৱনশৈলী অলপ উন্নত মানদণ্ডৰ হয় তেওঁলোকৰ বেমাৰ আজাৰৰ পৰা তেওঁলোক আঁতৰি থাকিব পাৰে। সেইকাৰণে এই গোটেই বস্তুখিনিক যদি চাবলৈ যায় শক্তিয়ে এটা বহুত মেজৰ ৰোল প্লে কৰি আছে য'ত শক্তিৰ চাহিদাটো বৃদ্ধি পোৱাটো এফালৰ পৰা এটা ভাল লক্ষণহে হয়।
1: এবাৰ আপোনাৰ পৰা জানিব খুজিম শক্তিৰ সংকট নাইবা যিটো কয় এনাৰ্জি ক্ৰাইচিছ এই এনাৰ্জি ক্ৰাইচিছৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অপৰম্পৰাগত ইন্ধনৰ প্ৰয়োজনীয়তা কেনেধৰণৰ এই বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ জনাওকচোন।
0: এনাৰ্জি ক্ৰাইচিছ বুলি ক'লে এই বৰ্তমান সময়ত যোনটো আমি চিনাৰিও এটা দেখিছোঁ পৰিৱেশ এটা দেখিছোঁ যে বহুত ক্ষেত্ৰত ৰাইজে বা মানুহে দীঘলীয়া লাইন কৰিব লগা হৈছে এল পি জি চিলিণ্ডাৰৰ কাৰণে। বহুত ক্ষেত্ৰত উৰা বাতৰিয়েও হওক বা বহুত ক্ষেত্ৰত সত্যতাৰেই হওক যে মানুহে পেট্ৰল ডিজেলৰ চাহিদাটো সম্পূৰ্ণ ধৰণে পূৰণ হোৱা নাই বুলি বহুত ক্ষেত্ৰত বাতৰি কাকতত বা মিডিয়াত কথাখিনি ওলাই আছে। এইটোকে আমি এটা শক্তি সংকট বুলি ধৰি ল'ব পাৰোঁ। যেতিয়াই বিশ্বত এনাৰ্জি প্ৰডাকশ্যন যোনবিলাক কাণ্ট্ৰি তাৰ পৰা এনাৰ্জি কনজামশ্যন কাণ্ট্ৰিবিলাকলৈ এতিয়া আমাৰ ইয়াত যিমানখিনি খাৰুৱা তেলৰ উৎপাদন হয় সেইখিনি আমাৰ দেশৰ জোখেৰে নহয় গতিকে আমি বাহিৰৰ পৰা খাৰুৱা তেলখিনি আমদানি কৰিব লগা হয়। গতিকে আমি এনাৰ্জি ইণ্ডিপেণ্ডেণ্ট খাৰুৱা তেলৰ পৰা এনাৰ্জি ইণ্ডিপেণ্ডেণ্ট নহয় আমি তাৰ কাৰণে অল্টাৰনেট চ'ৰ্চবিলাক ল'ব লগা হৈছে বা আমি অপৰম্পৰাগত শক্তিৰ ইন্ধন বা উৎসৰ ফালে যাব লগা হৈছে। যিটো এটা ভাল এক্সাম্পল হৈছে যে আমি এই কেইবছৰমানৰ ভিতৰতে যেনেকৈ ফটোভল্টাইকৰ ইনষ্টলেশ্যন হৈছে যেনেকৈ সৌৰ শক্তিৰ ইনষ্টলেশ্যন হৈছে সেইটোৱে বহুত ক্ষেত্ৰত কিন্তু বিদ্যুৎ শক্তিৰ চাহিদাটো পূৰণ কৰিব পাৰিছে। আগতে আছিলে যে আমাৰ কয়লাৰ ওপৰত বা ডিজেলৰ ওপৰত যোনটো এনাৰ্জি ডিপেণ্ডেঞ্চি আছিল সেই এনাৰ্জি ডিপেণ্ডেঞ্চিটো বহুত ক্ষেত্ৰত আমি সৌৰ শক্তিৰ ইনষ্টলেশ্যনৰ জৰিয়তে তাৰ পৰা আঁতৰাই শ্বিফ্ট কৰিব পাৰিছোঁ বেচিকেলি প্ৰডাকশ্যনটো সৌৰ শক্তিৰ ফালৰ পৰা প্ৰডাকশ্যন আহিছে। তেনেধৰণে আমি যদি চাওঁ যে চৰকাৰে লোৱা বিভিন্ন ব্যৱস্থাবিলাক যেনেকৈ এতিয়া পেট্ৰলত ইথানল ব্লেণ্ডিং কৰা হৈছে 10% ইথানল ব্লেণ্ডিং কৰা হ'ল 20%লৈকে ইথানল ব্লেণ্ডিং কৰাৰ কথা আহিছে। গতিকে এই যে ব্লেণ্ডিং কৰিলে তাৰমানে আমি নিজকে ইথানল প্ৰডাকশ্যন কৰি লৈ বাহিৰৰ দেশৰ পৰা বা বেলেগ দেশৰ পৰা খাৰুৱা তেল আমি আমদানিটো যদি কমাব পাৰোঁ তেতিয়াহ'লে আমি দেশ এখনক শক্তিৰ ফালৰ পৰা আমি আত্মনিৰ্ভৰ হ'ব পাৰিম, আমাৰ এনাৰ্জি ইণ্ডিপেণ্ডেঞ্চি আহিব। আৰু সেইটো আজিৰ পৰিপ্ৰেক্ষিতত যোনটো আমি ৰিচেণ্টলি হৈ থক মানে হৈ যোৱা সমাপ্ত হোৱা বুলিয়েই ক'ম মই, ইৰাণ আৰু আমেৰিকাৰ মাজত যোনটো যুদ্ধ চলি আছিল সেইটোৰ পৰিপ্ৰেক্ষিতত যি এটা এনাৰ্জি ক্ৰাইচিছৰ ছিটুৱেশ্যন ক্ৰিয়েট হৈছিল বা খাৰুৱা তেলৰ দাম যেনেধৰণে বৃদ্ধি পাইছিল সেইখিনিৰ পৰা আমি বহুত সময়ত হাত সাৰি থাকিব পাৰিম। গতিকে এই এনাৰ্জি ক্ৰাইচিছ ছিটুৱেশ্যনছ এতিয়া আহিছে, পাৰ হৈছে, আকৌ এনেকুৱা ছিটুৱেশ্যন আহিব পাৰে। গতিকে সেইখিনিৰ কাৰণে দেশ এখনে অপৰম্পৰাগত কিছুমান ইন্ধনক আমি যদি এতিয়াৰ পৰাই তাক উদ্ভাৱন বা আৱিষ্কাৰৰ জৰিয়তে বা গৱেষণাৰ জৰিয়তে দেশ এখন আত্মনিৰ্ভৰ হ'ব পাৰোঁ তেতিয়াহ'লে আমি সেই সংকটৰ পৰা আঁতৰি থাকিব পাৰিম।
1: হয়, এই বিষয়ে মই সুধিবলৈ বিচাৰিছোঁ যে এই

0: ভৱিষ্যতৰ যিখিনি অপৰম্পৰাগত বা বৰ্তমান এই শক্তিৰ সংকটৰ সময়ত যি অপৰম্পৰাগত ইন্ধনৰ ব্যৱহাৰ হ'বলৈ আৰম্ভ কৰিছে, ভৱিষ্যতৰ এই বিকল্প ইন্ধনসমূহ কেনেধৰণৰ হ'ব আৰু ইয়াৰ কিছুমান ইতিবাচক আৰু নেতিবাচক দিশ নিশ্চয় থাকিব, এই বিষয়ে আমাৰ শ্ৰোতাসকলক কিছু কথা জনাওকচোন।
1: ভৱিষ্যতৰ ইন্ধন বুলি ক'বলৈ হ'লে বৰ অসুবিধা হয় যে আমি কোনটো ইন্ধনক বৰ্তমানৰ আৰু কোনটো ইন্ধনক ভৱিষ্যতৰ বুলি ক'ম। আজিৰ ডেটত বা আজিৰ তাৰিখত যদি মই চাবলৈ যাওঁ, তেতিয়াহ'লে জীৱাশ্ম ইন্ধন, ক্ৰুড অইল বা পেট্ৰলিয়াম আৰু কয়লা, এইখিনিয়ে এটা মেজৰ পাৰ্চেণ্টেজ শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। সেইখিনি অকল আমি ফুৰা চকা ট্ৰান্সপৰ্টেশ্যন বা গাড়ীৰ হেৰিত চালেই বা বৈদ্যুতিক শক্তি উৎপাদনৰ কথাটো চালেই নহ'ব, বিভিন্ন ইণ্ডাষ্ট্ৰিবিলাকত এইবিলাকৰ ব্যৱহাৰ অপৰিসীম, বহুত ধৰণে ব্যৱহাৰ হয়। গতিকে তাৰ পিছৰ নেক্সট জেনেৰেশ্যনৰ এনাৰ্জি চ'ৰ্চ বা ইন্ধন বুলি ক'বলৈ হ'লে তেতিয়াহ'লে আমি সৌৰশক্তিৰ ব্যৱহাৰটোও আমি ক'ব পাৰোঁ। বহুত ক্ষেত্ৰত এতিয়া জিঅ'থাৰ্মেল এনাৰ্জিও আহি আছে, বহু ক্ষেত্ৰত বায়' এনাৰ্জি, যোনখিনিৰ পৰা বহুত দিন বায়' ডিজেল বা বায়' ফুৱেলৰ ওপৰত যোনখিনি চৰ্চা হ'ল বা যোনখিনি গৱেষণা হ'ল, সেইখিনিৰ পৰাই এতিয়া আমি পেট্ৰলৰ জেগাত লাহে লাহে ইথানল ব্লেণ্ডিং কৰিব পাৰিছোঁ। আৰু সেই ইথানলটো যদি বায়' ৰুটেৰে প্ৰডাকশ্যন কৰা হয়, বায়' ৰুটেৰে বনোৱা হয়, তেতিয়াহ'লে সি বায়' ইথানল হৈ পৰিল। সেইকাৰণে ভৱিষ্যতৰ ইন্ধন হিচাপে মোৰ মতে যোনখিনি বায়' ফুৱেলছ আছে, বায়' ইথানল বা বায়' ডিজেলখিনি, ছ'লাৰ, জিঅ'থাৰ্মেল, উইণ্ড এনাৰ্জি, আমি টাইডেল এনাৰ্জি আৰু ৱেভ এনাৰ্জিকো আমি ভাৰতবৰ্ষই আচলতে বহুত ধৰণে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগে, কাৰণ আমাৰ বহু এলেকা কোষ্টেল এৰিয়া দক্ষিণ পাৰে বা পশ্চিম আৰু পূব দিশত। গতিকে সেই উৎসবিলাক হৈছে, মই ক'ম যে সেইখিনি নেক্সট জেনেৰেশ্যনৰ আছিলে। আৰু তাৰ পিছলে কিন্তু এতিয়া মূলতঃ যদি আমি আৰু ভৱিষ্যতৰ ইন্ধন হিচাপে ক'বলৈ যাওঁ, তেতিয়াহ'লে আজিৰ দিনত গ্ৰীণ হাইড্ৰজেন বহুত ধৰণৰ ফোকাসত আছে। হাইড্ৰজেনক এটা শক্তিৰ বা ইন্ধনৰ উৎস হিচাপে চোৱা গৈছে, যি হাইড্ৰজেনে আমাৰ বহু ক্ষেত্ৰত ক্ৰুড অইলৰ, চি এন জিৰ বা এল পি জিৰ গোটেই ব্যৱহাৰখিনি হাইড্ৰজেনৰ থ্ৰুদি কৰিব পৰা যাব। তাৰমানে আমি ব্যৱহাৰ কৰিব লগা নহয় চি এন জি বা এল এন জি, জীৱাশ্ম ইন্ধনৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব লগা নহয়। কিন্তু তাৰ কাৰণে হাইড্ৰজেনৰ উৎপাদনটো গ্ৰীণ হ'ব লাগিব, তাৰমানে আমি যোন প্ৰডাকশ্যনটো আইডাৰ ছ'লাৰ শক্তি ব্যৱহাৰ কৰি হ'ব লাগিব বা তাৰ চ'ৰ্চটো বায়' ৰুটেৰে জৈৱ শক্তিৰ যোগেদি প্ৰডাকশ্যন কৰিব পাৰিব লাগিব। আৰু তাৰ বাহিৰেও বৰ্তমান চৰ্চাত অহা আৰু এটা ইন্ধন হৈছে এমনিয়া। এমনিয়াক এটা বহুত পটেনচিয়েল থকা এটা ইন্ধন হিচাপে চোৱা হৈছে। তাৰ ভালেখিনি এডভান্টেজ আছে আৰু ভালেখিনি ডিছএডভান্টেজো আছে। গতিকে মূলতঃ গ্ৰীণ হাইড্ৰজেন, এমনিয়া আৰু বায়'ফুৱেল হৈছে আৰু ভৱিষ্যতৰ ইন্ধন হিচাপে চোৱা গৈছে। এতিয়া যদি এইখিনিৰ আমি প্ৰজ এণ্ড কনছ চাবলৈ যাওঁ, তেতিয়াহ'লে গ্ৰীণ হাইড্ৰজেনৰ প্ৰজ, আমি জানোৱেই যে হাইড্ৰজেনৰ মেইনলি যেতিয়া আমি শক্তি আহৰণ কৰিবলৈ যাওঁ হাইড্ৰজেনৰ পৰা, তেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন হৈ পেলাই পানী উৎপাদন হয় আৰু লগতে আমি বহুত শক্তি উৎপাদন কৰিব পাৰোঁ, শক্তি পাওঁ তাৰ পৰা। কিন্তু হাইড্ৰজেন বহুত ক্ষেত্ৰত বিস্ফোৰক বা এক্সপ্ল'ছিভ গেছ হিচাপে চোৱা যায়, গতিকে তাক ষ্ট'ৰ কৰাটো আৰু তাৰ ব্যৱহাৰৰ কাৰণে লৈ যোৱাটো, য'ত উৎসৰ পৰা য'ত ব্যৱহাৰ হ'ব তালৈ লৈ যোৱাটো এটা মেজৰ চেলেঞ্জ হিচাপে পোৱা গৈছে। আৰু তাৰ বাহিৰেও হাইড্ৰজেনৰ বৰ্তমান সময়ত প্ৰডাকশ্যন কষ্টটো খাৰুৱা তেল বা পেট্ৰলিয়াম বা কয়লা বা ছ'লাৰতকৈ অলপ বেছি, কাৰণে তাৰ ব্যৱহাৰ এতিয়ালৈকে মাৰ্কেটত পূৰা ধৰণে অহা নাই। কিন্তু এইটো ভাল খবৰ যে হাইড্ৰজেন গেছক ব্যৱহাৰ কৰি কুক ষ্ট'ভ, মানে আমি কুকিং ক্ষেত্ৰত কমপ্লিটলি এল পি জি ৰিপ্লেচ কৰিব পৰাকৈ নতুন নতুন ধৰণৰ কুকিং ষ্ট'ভ মানুহে জেনেৰেট কৰিছে। গতিকে হাইড্ৰজেনক লৈ পেলাই যদি আমি কিচেনত ৰন্ধনত ইউজ কৰিব পাৰোঁ, তেতিয়াহ'লে বহুত ক্ষেত্ৰত, বিশেষকৈ ভাৰতবৰ্ষত ক'বলৈ হ'লে, মহিলাসকলৰ স্বাস্থ্যৰ লগতে বহুত ক্ষেত্ৰত আমি এনাৰ্জি ইনডিপেণ্ডেণ্ট হ'ব পাৰোঁ। তাৰ বাহিৰেও এমনিয়াৰ এটা কিছুমান বহুত ভাল গুণ আছে। এমনিয়াৰ তাৰ পৰা বহুত শক্তি আহৰণ কৰিব পৰা যায়, মানে শক্তিৰ চ'ৰ্চ এমনিয়া এজ এ

0: এনার্জি সোর্স বহুত পটেনশিয়াল আছে। কিন্তু অ্যামোনিয়ার একটা বেয়া দিকটো হয়েছে যে যদি ভালকে কম্বাশন নহয় অ্যামোনিয়াটো, তেতিয়াহলে তারপর গ্রিন হাউস হিউজ গ্যাস যোনটুক কয় সেইটো উৎপাদন হব পারে। আর সেইটো আজির দিনত গ্রিন হাউস গ্যাস জেনারেট হওয়া কোনো একটা প্রসেসকে মানে আদরি লব নিবিচারে, আর সেইটোক আমি যিমান পারি অ্যাভয়েড করিব বিচারো। সেই কারণে এইবিলাকর ওপৰত গৱেষণা চলি আছে, আৰু সুদূৰ ভৱিষ্যতে গ্ৰীণ হাইড্ৰজেন আৰু এমনিয়াৰ আমি ব্যৱহাৰ হয়তো দেখা পোৱা যাব। আৰু এইটোৰ ভাল কথাটো হৈছে যে এই উৎসবিলাকৰ যেতিয়া আমি ফুল্লি ইউটিলাইজ কৰিব পাৰিম ইন্ধনৰ, তেতিয়াহ'লে আমি জীৱাশ্ম ইঞ্জনক কমপ্লিটলি বাদ দি পেলাই গ্ল'বেল ৱাৰ্মিং যিটো আছে সেইটোকো টেকেল কৰিব পৰা যাব। তাৰ বাহিৰেও মই পাৰমাণৱিক শক্তিৰ কথা আকৌ ক'ব যোৱা নাই। পাৰমাণৱিক শক্তিও হৈছে বহুত ধৰণে কাৰ্বন নিউট্ৰেল, তাৰ পৰা আমি কোনো ধৰণৰ কাৰ্বন ডাইঅক্সাইড এমিছন নহয় বা গ্ৰীণ হাউচ গেছ এমিছন নহয়। কিন্তু নিউক্লিয়াৰ এনাৰ্জিৰ বা পাৰমাণৱিক শক্তিৰ বেয়া দিশবিলাক মানুহে জানেই যে বৰ ৰিস্কি হয়, বহুতে সেইটোৰ ওপৰত ভয় খায়। কিন্তু আজিৰ টেকন'লজি বা আজিৰ দিনত নিউক্লিয়াৰ এনাৰ্জিকো বহুত ক্ষেত্ৰত ছেফ বুলিয়েই গণ্য কৰে, তথাপি সেইটোৰ ওপৰত বহুত আলোচনাৰ আৰু গৱেষণাৰ হয়তো দৰকাৰ আছে। পাৰমাণৱিক শক্তিৰ আমি এতিয়া পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ বুলিলে গম পাওঁ যে তাক বিদ্যুৎ শক্তি উৎপাদনৰ কাৰণে, আমি নিউক্লিয়াৰ বমৰ কথাটো বাদ দিছোঁ, কিন্তু তাৰ ভাল এপ্লিকেশ্যনৰ ফালে চাব গ'লে পাৰমাণৱিক শক্তিক বিদ্যুৎ উৎপাদনৰ কামত ব্যৱহাৰ কৰা যায়। বহুত উন্নত দেশবিলাকত পাৰমাণৱিক শক্তিৰে বিদ্যুৎ উৎপাদনটো এটা নৰ্মেল কথা, সেইটো হয়েই বহুত দেশত আছে। এতিয়া ৰিচেণ্ট হেৰিত পাৰমাণৱিক শক্তিৰ সৰু সৰু ৰিয়েক্টৰ বনাই লৈ পেলাই সেই ৰিয়েক্টৰবিলাকেৰে শক্তি উৎপাদন কৰি বহুত ক্ষেত্ৰত, ধৰক আপুনি নিয়াৰ ফিউচাৰ যে আমি গাড়ীবিলাকো যে নিউক্লিয়াৰ পাৱাৰেৰে নচলিব সেইটোক আমি ডিনাই কৰিব নোৱাৰোঁ। আপুনি সৰু সৰু ৰিয়েক্টৰবিলাকত যেতিয়া নিউক্লিয়াৰ ইন্ধন ভৰাব, আৰু সেইটোৰ কাৰণেই হৈছে যে তাত কুলিঙৰ যোনটো ব্যৱস্থা লাগে, কুলিং প্ৰচেছ এটা লাগে, সেই কুলিং প্ৰচেছটো যদি আমি কম্পেক্ট কৰি লৈ পেলাই গাড়ীত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সৰু সৰু বস্তুবিলাকতো পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ হয়তো দেখা পাম। তাৰ বাহিৰেও বেলেগ যোনখিনি আছে, মই বায়ো ইথানল বা বায়ো ডিজেলৰ যোনখিনি ব্যৱহাৰৰ কথা মই আৰু অলপ ক'ব বিচাৰিছোঁ যে বায়ো ইথানল যদিও ব্লেণ্ড হৈ পেলাই পেট্ৰলৰ লগত ব্লেণ্ডিং কৰি পেলাই মানে মিক্স কৰি পেলাই তাক ব্যৱহাৰ কৰি থকা হৈছে, কিন্তু এই ইঞ্জিনবিলাকক মডিফাই কৰি, ইঞ্জিনবিলাকক আমি মেকানিকেলি তেওঁক টিউন কৰিব পাৰোঁ বা তাৰ মডিফিকেশ্যনছ কৰি লৈ পেলাই অকল বায়ো ইথানল বা বায়ো ডিজেলে চলিব পৰা ইন্ধনৰ উদ্ভাৱনৰ কাম কিন্তু ভালে ধৰণে হৈ আছে। গতিকে বায়ো ফুয়েলক, এমনিয়াক আৰু গ্ৰীণ হাইড্ৰজেন আৰু লগত যদি আমি নিউক্লিয়াৰ এনাৰ্জিটো চাওঁ, তেতিয়াহ'লে এই গোটেইবিলাকক এটা ভৱিষ্যতৰ ইন্ধন হিচাপে চোৱা গৈছে। কাৰণ এই ইন্ধনবিলাকে কাৰ্বন নিউট্ৰেল বা কোনো ধৰণৰ গ্ৰীণ হাউচ গেছ এমিছন নকৰে, আৰু গ্ৰীণ হাউচ গেছ এমিছন নকৰা মানেই হৈছে আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ফালে লাহে লাহে আগবঢ়া। আমি যিমান পাৰোঁ এতিয়া কাৰ্বন নিউট্ৰেল ইকনমিলৈ শ্বিফ্ট হ'বলৈ চাই আছোঁ। আমি যিমান পাৰোঁ এতিয়া পেট্ৰলিয়াম বা জীৱাশ্ম ইন্ধনৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ চেষ্টা কৰি আছোঁ, আৰু সেই গোটেই প্ৰচেছটোতেই অল্টাৰনেট ইন্ধনৰ যোনটোৰ বিচৰাৰ কাম চলি আছে, উদ্ভাৱনৰ কাম চলি আছে। আৰু সেই ক্ষেত্ৰত এতিয়াৰ ৰিচেণ্ট ৰিচাৰ্চবিলাক বা ৰিচেণ্ট ডেভেলপমেণ্টবিলাক বা চাইণ্টিফিক ইনোভেশ্যনছবিলাক এইখিনি ইন্ধনৰ ব্যৱহাৰৰ কাৰণে কৰি থকা হৈছে।
1: হয় ডক্টৰ শৰ্মা, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা শক্তিৰ বৰ্ধিত চাহিদা আৰু ভৱিষ্যতৰ ইন্ধন এই বিষয়ে আমি যথেষ্টখিনি কথা আপোনাৰ পৰা জানিব পাৰিলোঁ। আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: ধন্যবাদ, নমস্কাৰ।
1: বিজ্ঞানচৰা অনুষ্ঠানটি শুনিলে? আজিৰ বিজ্ঞানচৰা অনুষ্ঠানত শক্তিৰ বৰ্ধিত চাহিদা আৰু ভৱিষ্যতৰ ইন্ধন এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত যোগদান কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নবীন শৰ্মাই, অনুষ্ঠানটি যুগুতায়াত ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

0: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। তেজপুৰ দ বেচেৰিয়াত শ্ৰী শ্ৰী নলেশ্বৰ থানত তিনিদিনীয়াকৈ আয়োজন কৰা ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভাৰ সফল সমাপ্তি ঘটে। বৈকুণ্ঠপুৰীলৈ পৰিগণিত হয় তেজপুৰ দ বেচেৰিয়া অঞ্চল। উল্লেখ্য যে ঐতিহাসিক থানখনৰ আয়োজকসকলে বৃহত্তৰ অঞ্চলটোত প্ৰথম দিনা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পুৱা জলাৰোহণ প্ৰাতঃ প্ৰসংগৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে বেচেৰিয়া অঞ্চলৰ বৈষ্ণৱ আচাৰ্য যতীন বৰাই। ইয়াৰ পিছতে ভাগৱত পৰিভ্ৰমণ শুভাৰম্ভ কৰে দ পৰ্বতীয়া বৰালিমৰা সত্ৰৰ অধিকাৰ শোভন মহন্তই। উদ্বোধনী ভাষণত সত্ৰাধিকাৰ শোভন মহন্তই পৰম্পৰাগতভাৱে ঐতিহাসিক থানখনৰ পৰিচালনা সমিতিয়ে এনে অনুষ্ঠানৰ আয়োজন কৰি সমগ্ৰ অঞ্চলটোতে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰাই নহয় নতুন প্ৰজন্মক আধ্যাত্মিক দিশটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাটো এক আশাব্যঞ্জক খবৰ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে বিশিষ্ট সত্ৰীয়া শিল্পী মহন্তই। জ্যেষ্ঠসকলৰ দৰে শিশুৰ পৰা যুৱক যুৱতীলৈকে জাতীয় সাজপাৰ পৰিধান কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰাটো জাতিটোৰ বাবে এক শুভ লক্ষণ বুলি মন্তব্য কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মাৰ্গদৰ্শনেৰে অসমীয়া জাতি আগবাঢ়িব পাৰিলে সকলো ক্ষেত্ৰতে অসমীয়া জাতি সমৃদ্ধিশালী হ'ব বুলি মন্তব্য কৰে। কেইবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে ভাগৱত পৰিভ্ৰমণৰ এই আধ্যাত্মিক যাত্ৰা সমগ্ৰ বেচেৰিয়া অঞ্চল পৰিভ্ৰমণ কৰাৰ পিছত সমগ্ৰ অঞ্চলটোত এক প্ৰকাৰ বৈকুণ্ঠপুৰীলৈ পৰিগণিত হয়। গজৰাজক সন্মুখত লৈ খোল তাল নেগাৰাৰ ৰজন জনোৱা মাতৰ লগতে আয়তী আৰু ভকত বৈষ্ণৱৰ নাম প্ৰসংগৰে সমগ্ৰ অঞ্চলটো মুখৰিত হৈ পৰে। আনহাতে দিনৰ 12 বজাত মহাশাস্ত্ৰ ভাগৱত পাঠ শুভাৰম্ভ কৰে বিশিষ্ট পাঠক সিদ্ধেশ্বৰ নাথ আৰু ভুৱন দাসে। ঠিক তেনেদৰে দ্বিতীয় দিনাও প্ৰাতঃ প্ৰসংগ আৰু মহাশাস্ত্ৰ ভাগৱত পাঠ আৰু 10 মে তাৰিখে পুৱা প্ৰাতঃ প্ৰসংগ ভাগৱত পাঠৰ পিছত বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হয় ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে নগাঁও বাণিজ্য মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শিৱৰঞ্জন মহন্তই। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা তেজপুৰ ছায়েন্স একাডেমীৰ 112 গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে অভিনন্দন জনোৱা হয়। বিশিষ্ট বিজ্ঞান লেখক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামী আৰু শিক্ষাবিদ মানৱেন্দ্ৰ ভূঞাৰ মাৰ্গদৰ্শন কৰে শিক্ষাৰ্থীসকলক। তেজপুৰৰ বহু কেইগৰাকী শিক্ষানুৰাগী বিদ্বান লোকৰ মাৰ্গদৰ্শনেৰে গঢ়ি উঠা প্ৰতিষ্ঠা লগ্নৰে পৰা বিদ্যায়তনিক উৎকৰ্ষতাৰে কৃতিত্ব প্ৰদৰ্শন কৰা তেজপুৰ ছায়েন্স একাডেমী কৰ্তৃপক্ষই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা বিজ্ঞান আৰু বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এই 112 গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে অভিনন্দন জনায়। শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মানৱেন্দ্ৰ ভূঞাৰ পৌৰাহিত্যত অধ্যক্ষা সুৰঞ্জনা শৰ্মাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট বিজ্ঞান লেখক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। পৰিচালন সঞ্চালক সৌৰভ বথ্ৰাৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক উপস্থিত থকা এই অনুষ্ঠানটিত শিক্ষাৰ্থীসকলক উদ্বুদ্ধ কৰা হয়। তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় প্ৰকাশন বিভাগৰ বিশেষ উদ্যোগত বিদ্যৎ সমাজৰ উপস্থিতিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন দৰ্শন সংস্পৃক্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সততা আৰু সৰলতাৰে জীৱন অতিবাহিত কৰা গোপীনাথ বৰদলৈৰ মৃত্যুৰ সময়লৈকে নিজৰ ঘৰটো আধা সজা হৈয়ে আছিল বুলি মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ লেখক ডক্টৰ চন্দন কুমাৰ শৰ্মাই। কংগ্ৰেছত থাকিও কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিছিল গোপীনাথ বৰদলৈ। জটিল সময়ত গোপীনাথ বৰদলৈয়ে প্ৰত্যাহ্বান সহকাৰে ৰাজনৈতিক নেতৃত্ব দিব লগা হৈছিল। জনজাতীয় জীৱনক প্ৰথম সামাজিক মৰ্যাদা দিয়া লোকজনে আছিল গোপীনাথ বৰদলৈ বুলি মন্তব্য কৰে ঢেকীয়াজুলিৰ লোকপ্ৰিয় অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰীয়ে। আনহাতে বিশিষ্ট লেখক ডক্টৰ ভূপেন শইকীয়াই কয় যে অসম আৰু অসমীয়া স্বাৰ্থৰ হকে যিসকল ৰাজনৈতিকে অহোপুৰুষাৰ্থ কৰিছিল সেইসকলৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল অন্যতম। অসমৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলে অসমৰ জাতীয় জীৱন, সামাজিক জীৱন আৰু ৰাজনৈতিক জীৱনৰ প্ৰাতঃ

মে তাৰিখলৈ অৰুণাচল প্ৰদেশৰ দিৰাংস্থিত লুপন ষ্টেডিয়ামত 179 দিনৰ বাবে 600 গৰাকী পৰ্টাৰ নিয়োগৰ উদ্দেশ্যে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। ভাৰত, নেপাল, ভূটানৰ যোগ্য প্ৰাৰ্থীসকলে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিছে। 18 বছৰৰ পৰা 39 বছৰ বয়সৰ ভিতৰৰ পুৰুষ প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ যোগ্য হ'ব। প্ৰাৰ্থীসকলৰ শাৰীৰিকভাৱে সুস্থ, কোনো ধৰণৰ সংক্ৰামক ৰোগৰ পৰা মুক্ত হ'ব লাগিব। নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ড, মেডিকেল ফিটনেছ ভেৰিফিকেশ্যন প্ৰমাণ পত্ৰ, বেংক পাছবুক ফটোকপি, শিক্ষাগত অৰ্হতা প্ৰমাণ পত্ৰৰ লগতে গাঁও পঞ্চায়তৰ পৰা জাৰি কৰা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। আবেদনকাৰীসকলে স্থায়ী বাসিন্দা হিচাপে পৰিচয়, সৎচৰিত্ৰ আৰু আৰক্ষীৰ জিম্মাত কাৰাবাস নঘটাৰ তথ্য উল্লেখ থাকিব লাগিব। ইয়াৰ উপৰিও আবেদনকাৰীয়ে নিজৰ 4খন পাছপৰ্ট আকাৰৰ ফটোৰ লগতে পিতৃ মাতৃ অথবা পত্নীৰ 4খন পাছপৰ্ট আকাৰৰ ফটো লগত নিব লাগিব। নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে প্ৰাৰ্থীসকলে JCO ইনচাৰ্জৰ 9877858301 অথবা 79860232400 নম্বৰত যোগাযোগ কৰিব পাৰিব। তেজপুৰৰ বাৰিকা চুবুৰীত নৱনিৰ্মিত কচাইখানাটো কাৰ্যকৰী কৰা সন্দৰ্ভত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা, পৌৰসভাৰ অধ্যক্ষ ৰমেন তামুলী, উপাধ্যক্ষ সংগীতা বোস বসু, তেজপুৰ পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰসকল, তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া, জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকল, নাগৰিক সমাজ আৰু সংগঠনৰ প্ৰতিনিধিসকল, তেজপুৰ পৌৰ এলেকাৰ কচাইসকল আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে। বৈঠকত অসম হিল ফ্ৰেছৰ প্ৰাঞ্জল বৰঠাকুৰে অসম লাইফ ষ্টক এণ্ড পলট্ৰি কৰ্পৰেচন লিমিটেডৰ এক বিশদ উপস্থাপন আগবঢ়ায়। তেওঁ জনস্বাস্থ্য, খাদ্য সুৰক্ষা আৰু পশু কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিকভাৱে পৰিচালিত কচাইখানা আৰু স্বাস্থ্যসন্মতভাৱে প্ৰক্ৰিয়াকৃত মাংসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ যোগ্য পশু চিকিৎসকৰ দ্বাৰা জীৱ জন্তুৰ পূৰ্ব পৰীক্ষা আৰু মৰণোত্তৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়। বৈঠকত জনোৱা হয় যে এই কচাইখানাটো অহা 1 জুন তাৰিখৰ পৰা কাৰ্যক্ষম কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। সোমনাথ স্বাভিমান পৰ্ব 1000 বছৰ অখণ্ড বিশ্বাস দেশজোৰা সমন্বিত উদযাপনৰ অংশ হিচাপে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত এক অনুষ্ঠান উদযাপন কৰা হয়। দেশজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেজপুৰত আজিৰ কাৰ্যসূচী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী আয়োজন কৰা হয়। গুজৰাটৰ পবিত্ৰ সোমনাথ মন্দিৰত অনুষ্ঠিত মূল অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেজপুৰৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত অনুষ্ঠিত কাৰ্যসূচীত শোণিতপুৰ জিলা আয়ুক্ত তথা মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ সদস্যবৃন্দ, জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। উদযাপনৰ অংশ হিচাপে মন্দিৰ চৌহদৰ পবিত্ৰ কুঁৱাৰ পৰা জল সংগ্ৰহ কৰি মন্দিৰ প্ৰাংগণ পৰিভ্ৰমণ কৰে আৰু এক পৰম্পৰাগত জল কলহ যাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ অন্তত ভক্তিমূলক পৰিৱেশ আৰু পবিত্ৰ মন্ত্ৰোচ্চাৰণৰ মাজত গৰ্ভগৃহত অৱস্থিত শিৱলিংগত জলাভিষেক সম্পন্ন কৰা হয়। শ্ৰোতাসকলে ইমান পৰে সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পুলক কুমাৰ ডেকাই।

হায় এ মই জাগান কাঁদিছো ও তোমাৰ বেজাৰত।

শ্রোতাই ইমান পৰে ৰূপজ্যোতি বিহুৱা দলৰ বিহু শুনিলে। এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতেই 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ চেণ্টাৰ আৰু নিশা 9 বজাত নিউজ 8 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাই ইমানপৰে অৰুণ দাসৰ কণ্ঠত অসমীয়া আধুনিক গীতি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ শ্ৰোতাই হোৱাটছএপ বাৰ্তাযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। প্ৰথম বাৰ্তাটি লিখি পঠাইছে জামিল হক, চাৰি নং ভোজমাৰী, চতিয়া, বিশ্বনাথ, অসম।

তেওঁ লিখিছে, মাননীয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক মহোদয়, বিষয় মূৰ্চনাৰ অনুষ্ঠানত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠত হিন্দী ভাষাৰ গীত ইয়া আলি শীৰ্ষক গীতটি মই শুনিব বিচাৰিছোঁ। মই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা, কিন্তু সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘৰ সদস্য, কেনেকৈনো হ'ব পাৰি, পাৰিলে জনাবচোন। ইতি আপোনাৰ বিশ্বাসী জামিল হক, চাৰি নং ভোজমাৰী, চতিয়া, বিশ্বনাথ, অসম। জামিল হক ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰ মূৰ্ছনা অনুষ্ঠানলৈ প্ৰিয় গীত শুনিবলৈ বাবে হোৱাটছআপ বাৰ্তা পঠিয়াইছে মিছামৰা দেৰগাঁও গোলাঘাটৰ পৰা অজিত কুমাৰ শৰ্মাদেৱে। তেওঁ লিখিছে, প্ৰতি মূৰ্ছনা তেজপুৰ অনাতাঁৰ কেন্দ্ৰ তেজপুৰ, প্ৰথমতে হিয়া ভৰা মৰম তোমাৰ পৰিয়ালৰ লগতে শ্ৰোতাসকলকো দিছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি আমাক শকুন্তলা বোলছবি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিতৃগৃহ ত্যাগী আই মোৰ পতিগৃহে যায় শীৰ্ষক গীতটি শুনাবলৈ অনুৰোধ জনালোঁ। গীতটি শুনাবৰ বাবে বাৰ্তাটো প্ৰেৰণ কৰিছোঁ, ধন্যবাদ। ইতি অজিত কুমাৰ শৰ্মা, লগতে প্ৰণামী দত্ত, প্ৰস্তুতি বিনীতা, হিমাশ্ৰী, অৰ্চনা আৰু পৰিমণি, তেলিয়া সোণাৰীগাঁও, মিছামৰা দেৰগাঁও, গোলাঘাট। অজিত কুমাৰ শৰ্মা ডাঙৰীয়া, আপোনালৈ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

শ্ৰোতাই মূৰ্চনা অনুষ্ঠানত গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ প্ৰিয় গীতটিৰ বাবে হোৱাটছআপ বাৰ্তা পঠিয়াইছে জাজি খটোৱাল গাঁৱৰ শিৱসাগৰৰ পৰা প্ৰণৱ কুমাৰ দত্তই। তেওঁ লিখিছে, প্ৰতিনম মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব। তেজপুৰ কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা হিচাপে একলম লিখিবলৈ হাতত কলম তুলি ল'লোঁ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বৰ প্ৰিয়। মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে এটি গীত শুনিবলৈ অনুৰোধ জনালোঁ। জুবিন গাৰ্গৰ মই নথকাৰ অনুভৱ গীতটি মৰমাকলোৱা পৰিয়ালৰ সদস্য নীলোৎপল দুৱৰা, দেৱদত্ত, মনোজ দিহিঙীয়া, চুম্পী দত্তৰ লগতে সমূহ সদস্য আৰু সদস্যালৈ আগবঢ়ালোঁ। তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি প্ৰণৱ কুমাৰ দত্ত, জাজি খটোৱাল গাঁও, শিৱসাগৰ। দত্ত ডাঙৰীয়া, আপোনালৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা ধন্যবাদ জনাই আপোনাৰ গীতটি শুনাব বিচাৰিছোঁ।

শ্ৰোতাই মূৰ্চনা অনুষ্ঠানত গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ আমালৈ হোৱাটছআপ বাৰ্তা পঠিয়াইছে ঢেকীয়াজুলিৰ পৰা চেমুৱেল মুণ্ডু আৰু তেওঁৰ সংগীসকলে। তেওঁ আমালৈ লিখিছে, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সঞ্চালক মহোদয়, আপোনালোকৰ অনুষ্ঠানসমূহ মোৰ বৰ প্ৰিয়। আজি মই আপোনালোকৰ মূৰ্চনা অনুষ্ঠানৰ যোগেদি জুবিন গাৰ্গৰ এটি হিন্দী গীত শুনিব বিচাৰিছোঁ। ধন্যবাদ মুণ্ডু ডাঙৰীয়া, আমি আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰ হোৱাটছএপ বাৰ্তা পঠিয়াইছে ৰমেশ পাত্ৰ, বেটিয়নী বাগিচা, গোলাঘাট, অসম। তেওঁ লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ নমস্কাৰ গ্ৰহণ কৰিব। মোৰ প্ৰিয় অনুষ্ঠান মূৰ্চনাৰ জৰিয়তে মই খগেন মহন্তৰ কণ্ঠৰ মায়াভৰা এই ধৰা গীতটি শুনাবলৈ অনুৰোধ জনালোঁ। গীতটি মই ৰুণু পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, অঞ্জলি বসুমতাৰী, ৰূপালী মুণ্ডা আৰু লাকিলৈ আগবঢ়ালোঁ। ধন্যবাদ ৰমেশ পাত্ৰ ডাঙৰীয়া, আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

শ্ৰোতাই মূৰ্ছনা অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ তেজপুৰৰ গটঙৰ পৰা ৰবীন বৰা আৰু তেওঁৰ সংগীসকলে লিখিছে, তেওঁ অজিত সিংহদেৱৰ এটি গীত শুনিব বিচাৰিছে। বৰাদেৱ, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠত প্ৰেম পূজাৰী বোলছবিৰ এই গীতটি।

শ্ৰোতাই কিশোৰ কুমাৰৰ কণ্ঠত হিন্দী বুলজীৱীৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীগৰাকীৰ কণ্ঠত আন এটি গীত শুনোৱা হওকচোন, বোলছবি শর্মিলে।

শ্ৰোতাই ইমান পৰে কিশোৰ কুমাৰৰ কণ্ঠত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ মঙলবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 মেগাহাৰ্ট যোগে। কাইলৈ আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো আৰু অম্লানজ্যোতি দত্ত, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী জিনিয়া শৰ্মা।